সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 17 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 2 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্চ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্চত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, বিবেক শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে মিতালী কলিতাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নকুল দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ লোকগীত, বুলুমণি ডেকা আৰু সংগীসকলে গোৱা চিয়াগীত আৰু মানসী দাসৰ কণ্ঠৰ ভজনেৰে

0: জীৱনত সেই বল 15-25 বছৰলৈ আৰু পাশ্চাত্য জীৱনত 20-30 বছৰলৈ বুলি কোনো কোনো পণ্ডিতে থাওৰাইছে। সেই বয়সত ছাত্ৰ শক্তি অতিশয় প্ৰবল থাকে, কাৰণ সেই বয়সত মানুহৰ মানসিক প্ৰবৃত্তি আৰু শাৰীৰিক শক্তি স্বভাৱতে প্ৰখৰ থাকে। সেই কালত সেই শক্তি আৰু প্ৰবৃত্তিয়ে সাংসাৰিক জীৱনৰ বাধা বিঘ্ন আৰু অপায় অমংগল আদিত খুন্দা খাই ভোটা হোৱাৰ আশংকা অধিক নাথাকে। গতিকে সেই অৱস্থাত মানৱ সন্তানে দুঃসাধ্যক সুসাধ্য কৰিবলৈ সমৰ্থ হয়, অসাধ্যক সাধ্য কৰিবলৈ পাৰ্গতালি লাভ কৰে। সেইকাৰণে পৃথিৱীত যতবোৰ মহৎ কাৰ্য সম্পাদিত হৈছে তাৰ সৰহভাগৰ মূলতে আছে ছাত্ৰ শক্তি। পৃথিৱী বুৰঞ্জীয়ে ইয়াৰ ভূৰি ভূৰি প্ৰমাণ আমাক দাঙি ধৰে। কিন্তু এইখিনিতে এটি কথা মনত ৰাখিব লাগিব যে সংসাৰত সৎ আৰু অসৎ দুটা বাট সমান্তৰালভাৱে সদায় আছে। প্ৰবল ছাত্ৰ শক্তি সৎ বাটে নিয়মীয়াকৈ পৰিচালিত হ'লে যেনেকৈ তাৰ পৰা সম্পদ লাভ আছে, সেই শক্তি অসৎ বাটে বাট পালে সেইদৰে তাৰ পৰা আপদ মিলিবলৈকো থাকে। সেইকাৰণে এই প্ৰবল শক্তিৰ ওপৰত শাসন দণ্ডধাৰী এটি প্ৰবলতৰ বলৰ প্ৰভুত্ব থকাৰ অতি প্ৰয়োজন। সেই বল হ'ল চৰিত্ৰ বল। সেই বল নাথাকিলে সকলো নিষ্ফল। তাৰ অভাৱে প্ৰবল ছাত্ৰ শক্তিয়ে সহজগতি ধৰা সম্ভৱ নহয়। এতেকে ছাত্ৰ জীৱন চৰিত্ৰৰ গাঁথনিৰে সংগঠিত অৱশ্যে হ'ব লাগিব, চৰিত্ৰৰ পৰিচালনাৰে পৰিচালিত হ'ব লাগিব আৰু চৰিত্ৰৰ লক্ষ্যত সন্মিলিত হ'বগৈ অৱশ্যে লাগিব। যিবিলাক গুণেৰে চৰিত্ৰ গঠিত হয় তাৰ ভিতৰত সংযম গুণ ছাত্ৰ জীৱনত আটাইতকৈ লাগতিয়াল। সংযতভাৱে পৰিচালিত নহ'লে সময়ত সি অসৎ বাটেদি ছয়া কাটি গৈ মহা অনাৰ্থ ঘটাবৰ ঘোৰ আশংকা থাকে। তাৰ প্ৰমাণ বংগীয় স্কুল কলেজৰ ছাত্ৰভাগৰ বিগত অতি শোচনীয় কাৰ্যসমূহ। সেইভাগ ছাত্ৰ শক্তিৰ সংযমৰ অভাৱ পৰা হেতুকেই যে তাৰ দ্বাৰা ৰাজদ্ৰোহ, ডকাইতি ইত্যাদি অতি গঢ়িত পাপ কাৰ্য সংঘটিত হৈছিল তাক এতিয়া কোনেনো কৰিব। সেইকাৰণেই দুহাৰি ক'বলগীয়া হৈছে যে চৰিত্ৰ বলৰ শাসনত নথকা ছাত্ৰ শক্তিয়ে সময়ত হিতে বিপৰীত ঘটায়, মংগলতকৈ অমংগলৰ মাত্ৰা অধিককৈ চৰায়। এয়ে হ'ল চৰিত্ৰ বলৰ ওপৰত অলৌকিক শাসন।
1: আজিৰ মুকুতামালা পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দীপশিখা নাথৰ কণ্ঠৰ চিয়া গীত।

0: শিক্ষা নাথৰ কণ্ঠৰ চিয়া গীত গীতেই শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে এয়া পূৰব অৰ পশ্চিম ছবিৰ মহেন্দ্ৰ কাপুৰ, ব্ৰজভূষণ, শ্যামা চিত্তৰ আৰু সংগীসকলৰ কণ্ঠৰ ভজন।

হিন্দী ছবিৰ পৰা লোৱা ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ শুনক সত্যম শিৱম সুন্দৰম ছবিৰ ভজন লতা মংগেশকৰ আৰু মান্না দেৰ কণ্ঠত।

হিন্দী ছবিৰ পৰা লোৱা ভজন কীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব এই বিষয়ে আলোচনাত ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু দীপাংকৰ লহকৰে। আগধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

নিশা দহ বজাত এখনি আলেখ্য বাঘ চিকাৰৰ গীত প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰাত হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য দীপৰ বিল সংৰক্ষণ আৰু গুৰুত্ব আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানৰ গুৱাহাটীৰ শ্বহীদ নগৰৰ সুৰুজমুখী আত্মসহায়ক গোটৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত আবুল লেইছৰ কথিকা টিচিং এইডৰ প্ৰথম খণ্ড সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক

ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰত শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আগধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 7:20 ডক্টৰ উপমা বৰ্মন ডেকাৰ সংস্কৃত কথিকা বেদে চন্দাসং প্ৰয়োগ। 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী কুইন দাস, অসীম হাজৰিকা, মমতা বৰঠাকুৰ, নীলোৎপল গায়ন আৰু নিৰুপমা বৰুৱা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পাৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 পিংকী অধিকাৰীৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 মহাদেৱ দাস আৰু লগৰীয়াসকলে গোৱা ওজাপালি। দিনৰ 1:35 অমৰ সংগম দাসৰ মেণ্ডোলিন বাদন, 1:50 অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 কুসুম তালুকদাৰৰ হিন্দী কথিকা, শিক্ষা আৰু সামাজিক পৰিৱৰ্তন।

সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ

কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-9

0: অগ্নিযুগর গান।
1: অগ্নিযুগর কিরিংতী মই নতুন অসম গঢ়িম।
2: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগর গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্রতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: এক জমানে সে কাহানি

0: कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

বিশ্বৰ মুঠ চিনাক্ত প্ৰজাতিৰ সংখ্যা পৃথিৱীৰ মুঠ চিনাক্ত প্ৰজাতিৰ 8% অধিক। উল্লেখযোগ্য যে ভাৰতত মুঠ স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতিৰ শতকৰা প্ৰায় 63% প্ৰজাতি অসমতে পোৱা যায়। উদ্ভিদ আৰু প্ৰাণীৰ এই প্ৰজাতিসমূহৰ সংখ্যাসমূহ চূড়ান্ত নহয়। বাৰে বাৰে কৰা ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা আৰু গৱেষণাৰ দ্বাৰা ভাৰতত আৰু বহু নতুন প্ৰজাতি চিনাক্ত কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। ভাৰতত বহু বিশেষ স্থানীয় প্ৰজাতিৰ উদ্ভিদ আৰু মেৰুদণ্ডী প্ৰাণী আছে। বিশেষ স্থানীয় উদ্ভিদৰ প্ৰজাতিৰ সংখ্যা প্ৰায় 5,150। প্ৰজাতিৰ হিচাপত বিশ্বৰ প্ৰায় 33% স্থানিক প্ৰজাতি ভাৰতত সীমাবদ্ধ হৈ আছে। অসম তথা উত্তৰ পূব ভাৰত, পশ্চিমঘাট পৰ্বতমালা আৰু উত্তৰ পশ্চিম তথা পূব হিমালয় অঞ্চলত গৰিষ্ঠ সংখ্যক বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতি পোৱা যায়। পূৰ্বঘাট পৰ্বতৰ কিছু ঠাইত আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছুসংখ্যক বিশেষ স্থানীয় উদ্ভিদ প্ৰজাতি আছে। প্ৰাণীৰ ভিতৰত 17,612 বিশেষ স্থানীয় প্ৰজাতি ভাৰতত পোৱা যায়। ইয়াৰে 38টা স্তন্যপায়ী প্ৰাণী, 69টা প্ৰজাতি পক্ষী, 214টা প্ৰজাতি সৰীসৃপ, 110টা প্ৰজাতি উভচৰ প্ৰাণী, 987টা প্ৰজাতি কোমলদেহী প্ৰাণী আৰু বাকী প্ৰায় 16,214টা পতংগ প্ৰজাতিৰ প্ৰাণী। অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰে গঠিত উত্তৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চল জীৱ বৈচিত্ৰৰ মেগা ডাইভাৰ্চিটি অথবা হটস্পট বা বিপুল জীৱ বৈচিত্ৰপূৰ্ণ অঞ্চল বুলি চিহ্নিত হৈছে। এই অঞ্চলৰ পৰা 2000 চন পৰ্যন্ত 7,233 প্ৰজাতিৰ প্ৰাণী চিনাক্ত কৰা হৈছে। ইয়াৰে 607টা প্ৰজাতি পক্ষী, 111টা প্ৰজাতি সৰীসৃপ, 54টা প্ৰজাতি উভচৰ, 287টা প্ৰজাতি মাছ। মেৰুদণ্ডী প্ৰাণীসমূহৰ ভিতৰত 349টা প্ৰজাতি হৈছে মকৰাজাতীয় প্ৰাণীৰ প্ৰজাতি, 24টা কেৰুলাজাতীয় প্ৰজাতিৰ প্ৰাণী, 61টা প্ৰজাতিৰ বলয়ী প্ৰাণী আৰু 287টা প্ৰজাতিৰ মলাস্কা অৰ্থাৎ খোলাধাৰী প্ৰাণী, 85টা প্ৰজাতিৰ নিমাতত, 92টা প্ৰজাতিৰ চেপেটাকৃমি, 2টা প্ৰজাতি মেডুচা, 1টা প্ৰজাতিৰ ফৰিফেৰা আৰু 141টা প্ৰজাতিৰ প্ৰটজোৱা পোৱা গৈছে। এই অঞ্চলৰ পৰা মুঠ 4,953 প্ৰজাতিৰ পতংগ চিনাক্ত কৰা হৈছে। বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ সমীক্ষা মতে উত্তৰ পূব ভাৰতৰ প্ৰায় 600 উদ্ভিদ প্ৰজাতি লুপ্তপ্ৰায় বা বিপন্ন পৰ্যায়ত আছে। এই অঞ্চলৰ পৰা 18 অৰ্কিড প্ৰজাতি চিনাক্ত কৰা হৈছে আৰু ইয়াৰে বহু প্ৰজাতি লুপ্তপ্ৰায় বা বিপন্ন পৰ্যায়ত আছে। এবিধ অতি আপুৰুগীয়া লুপ্তপ্ৰায় অৰ্কিড হ'ল নীলাভান্ধা কপৌফুল। কাঠ, বাঁহ আৰু ঔষধি উদ্ভিদৰ ক্ষেত্ৰত উত্তৰ পূব ভাৰত অতিশয় চহকী। প্ৰায় 40টা প্ৰজাতিৰ কাঠ উৎপাদনকাৰী উদ্ভিদ, 63টা প্ৰজাতিৰ বাঁহ আৰু 1,000টা প্ৰজাতিৰ বিভিন্ন ঔষধি উদ্ভিদ এই অঞ্চলত পোৱা যায়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগদান আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ

0: বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ লগতে সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্ৰধানমন্ত্ৰী টাকাইছিৰ ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাত সহায় কৰিব। উল্লেখযোগ্য যে 2024 নৱেম্বৰত টকিঅ'ত অনুষ্ঠিত প্ৰথম অৰ্থনৈতিক সুৰক্ষা বিষয়ক আলোচনাত দুয়ো

দেশে কৌশলগত অংশীদারিত্ব বৃদ্ধিৰ ক্ষেত্ৰত পাঁচটা অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰিছিল। এই ক্ষেত্ৰসমূহ আছিল ছেমি কণ্ডাক্টৰ, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্তাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত শ্ৰীচৌহানে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বৈংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পান্নুৰ জিলাৰ নিপকো কলনি পৰিদৰ্শন কৰে। জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা কাইলৈ পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহেলগাম পথেৰে আৰু গণ্ডৰৱাল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতেই দৃষ্টি ৰখা হৈছে। যাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে আজি হ'বলগীয়া বিস্তৃত আলোচনাই ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব বৃদ্ধিত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণত তেওঁক আতিথ্য কৰিবলৈ পাই তেওঁ সুখী হৈছে। দুয়োগৰাকী নেতাৰ যৌথ প্ৰচেষ্টাত ভাৰত আৰু জাপান ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰে উজ্জ্বলি উঠিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগজে কৈছে যে দেশখনত হোৱা ভূমিকম্পৰ ফলত মৃত লোকৰ সংখ্যা 2,295লৈ বৃদ্ধি হৈছে। আনহাতে 11,000তকৈ অধিক লোক আহত হৈছে। অগাপিচাকৈ হোৱা দুটা ভূমিকম্পৰ ফলত কমেও 13,000 লোক গৃহহীন হৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়। তেওঁ লগতে কয় যে এটা শতিকাৰ ভিতৰত দেশখনত কেইবাটাও শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত 2,000+ লোকৰ প্ৰাণহানিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনত কালিৰে পৰা 7 দিনৰ বাবে শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰখনত যোৱা 25 জুনত 7.2 আৰু 7.5 প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ ফলত অসংখ্য বাসগৃহ আৰু প্ৰতিষ্ঠান ধবংস হৈছিল। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডেংগু ৰোগ প্ৰতিৰোধৰ প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা পৰ্যালোচনা কৰে। বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰ আৰু পৌৰ নিকায়সমূহক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ এই ৰোগ প্ৰতিৰোধৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধি, ৱাৰ্ড কমিশনাৰকে ধৰি সংশ্লিষ্টসকলক কাৰ্যকৰী ব্যৱস্থা ল'বলৈও পৰামৰ্শ দিয়ে। কালিৰ বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দেশত বিশেষকৈ ৰাজধানী দিল্লীত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত অৱগত কৰা হয়।
মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফল পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ

0: মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয় যে বনাঞ্চলক লৈ এই উদযাপনে প্ৰকৃতিক সুন্দৰ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি কৰে। ৰাজ্যখনত বন মহোৎসৱ সপ্তাহত 15 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, কৃষক, নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰী আৰু সংগঠনৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। অসমতো কালি বন মহোৎসৱ সপ্তাহৰ শুভাৰম্ভ কৰা হয়। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত কংগোৰ বিৰুদ্ধে ৰাউণ্ড অফ 32ৰ এখন খেলত হেৰী কেনে শেষৰ 15 মিনিটৰ ভিতৰত 2টা গ'ল দি ইংলেণ্ডক উদ্ধাৰ কৰে। এই জয়ৰ জৰিয়তে ইংলেণ্ডে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। ইয়াৰ পাছত দলটোৱে অহা 6 জুলাইত সহায়োজক মেক্সিকোৰ বিৰুদ্ধে খেলিব। আজি পুৱা 5:30 বজাত কেলিফৰ্ণিয়াত আয়োজিত নকআউট পৰ্যায়ৰ আন এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি ৰাউণ্ড অফ 16ৰ বাবে যোগ্যতা অৰ্জন কৰে। টেক্সাছত আইভৰিকোষ্টক 2-1 গ'লত পৰাস্ত কৰি নৰৱে আৰু ছুইডেনক 3-0ত পৰাস্ত কৰি ফ্ৰান্সেও ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি চেষ্টাৰ লে ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন মেটছ অমীমাংসিত হৈ ৰয়। প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মেটছখনত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 189 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শ্ৰেয়াৰ্ছ আয়াৰে 47টা বলত সৰ্বাধিক 67 ৰান সংগ্ৰহ কৰে। অপেনিং বেটছমেন অভিষেক শৰ্মাই 59 ৰান আৰু শিৱম দুবে 42 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ ছাকিব মাহমুদে 3টা উইকেট দখল কৰে। অৱশ্যে আয়োজক ইংলেণ্ডে প্ৰতিকূল বতৰৰ বাবে দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুযোগ লাভ নকৰিলে। ইয়াৰ পাছত দুয়োটা দলে শনিবাৰে মানচেষ্টাৰত হ'বলগীয়া 5খনীয়া শৃংখলাৰ দ্বিতীয়খন টি টুৱেণ্টিত মুখামুখি হ'ব। শৃংখলাৰ তৃতীয়খন মেটছ 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া অন্তিম দুখন মেটছ ব্ৰিষ্টল আৰু ছাউথহাম্পটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 2 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বিতীয় তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:38:56 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:15:07।

সাহসেই হ'ল মানুহৰ প্ৰথম আৰু প্ৰধান গুণ, কিয়নো সাহসেই আন সকলো গুণৰ অস্তিত্ব নিশ্চিত কৰে। কথাষাৰ কৈছিল উইনষ্টন চাৰ্চিলে। প্ৰতিবছৰে জুলাই মাহৰ 2 তাৰিখে বিশ্বজুৰি ক্ৰীড়া সাংবাদিক দিৱস উদযাপন কৰা হয়। ক্ৰীড়া সাংবাদিকসকলৰ অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই দিৱসটি উদযাপন কৰা হয়। 1924 চনৰ 2 জুলাইত ফ্ৰান্সৰ পেৰিছত ইণ্টাৰনেশ্যনেল স্পৰ্টছ প্ৰেছ এছ'চিয়েচন গঠন কৰা হৈছিল। এই প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসক স্মৰণ কৰি 1995 চনৰ পৰা সমগ্ৰ বিশ্বতে এই দিৱসটি উদযাপন কৰা হয়। ক্ৰীড়া জগতৰ খবৰ, বিশ্লেষণ আদিৰ জৰিয়তে অনুৰাগীসকলক খেলপথাৰৰ লগত সংযোগ কৰি ৰখা, সাংবাদিকসকলৰ কঠোৰ পৰিশ্ৰমক সন্মান জনোৱা আৰু নতুন প্ৰজন্ম

এই বৃত্তিত জড়িত হবলৈ অনুপ্ৰাণিত কৰা হয়। গুৱাহাটীকে ধৰি সমগ্ৰ অসমত ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসম আৰু অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছ'চিয়েচনৰ দৰে সংগঠনে বিভিন্ন কাৰ্যসূচী, আলোচনা চক্ৰ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে এই দিৱসটি গুৰুত্ব সহকাৰে উদযাপন কৰে। ক্ৰীড়া সাংবাদিকসকলে ছপা মাধ্যম, ডিজিটেল প্লেটফৰ্ম, ছচিয়েল মিডিয়া, টেলিভিছন, ৰেডিঅ' আদিৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে অৱদান আগবঢ়াই আহিছে। আকাশবাণী গুৱাহাটীয়ে 79 বছৰত ভৰি দিলে। আকাশবাণী গুৱাহাটীলৈ অহা স্বীকৃতিসমূহ বা আকাশবাণী গুৱাহাটীত কৰ্মৰত হৈ পৰৱৰ্তী সময়ত দেশৰ বিভিন্ন ঠাইত কাম কৰি ভাল কৰ্মৰে আমাক গৌৰৱান্বিত কৰা সেই কৰ্মসমূহক আমি সোঁৱৰিব খুজিছো। আমি এটাই জানো যে 1927 চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছ ভাৰতত প্ৰথম অনাতাঁৰ সেৱা আৰম্ভ হৈছিল। 1926 চনত হোৱা চুক্তিমৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীয়ে দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি 1927 চনৰ 23 জুলাইত বোম্বাই কেন্দ্ৰ আৰু একে বছৰতে 26 আগষ্টত কলকাতা কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। 1930 চনৰ 1 মাৰ্চত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ কাম কাজ বন্ধ হৈ যোৱাত চৰকাৰে 1930 চনৰ 1 এপ্ৰিলত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচ গঠন কৰি অনাতাঁৰ সেৱা আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী প্ৰচাৰ কৰাৰ অন্তত 1932 চনৰ মে' মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী প্ৰচাৰৰ আৰম্ভ কৰে। 1937 চনৰ 8 জুনৰ পৰা এই কোম্পানীটোৱে অল ইণ্ডিয়া ৰেডিঅ' বুলি নামকৰণ কৰা হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ 6টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। সেইকেইটা হ'ল দিল্লী, বোম্বাই, মাদ্ৰাছ, লক্ষ্ণৌ, কলকাতা আৰু তিৰুচি। 1956 চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ নাম আকাশবাণী কৰা হয়। কিন্তু আকাশবাণীৰ নামকৰণ কৰাৰ আগতে অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী শ্বিলং প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 1 জুলাইত। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আছিল আকাশবাণী গুৱাহাটী। 1948 চনৰ 1 জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী নামেৰে নাম দিয়া কেন্দ্ৰটোক পাছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। তেতিয়াৰ তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ শ্বিলঙত বিধানসভা ভৱন আৰু গুৱাহাটীত কমিশ্যনাৰ ভৱনটি অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে মুকলি কৰি দিয়ে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ সেই ভৱনৰ পৰাই গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰ আৰম্ভ হৈছিল। অনুষ্ঠান কাৰ্যবাহী বিষয়া আছিল উবেদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট আছিল পুৰুষোত্তম দাস। কাৰ্যবাহী বিষয়া উবেদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট পুৰুষোত্তম দাসে শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কাম কাজ আৰম্ভ কৰে। ভূপেন হাজৰিকা, ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ ফুকনক অনুষ্ঠান সহায়ক হিচাপে নিযুক্তি দিয়া হয়। মেহৰা মাছনিক শ্বিলং গুৱাহাটী কেন্দ্ৰৰ ডাইৰেক্টৰ হিচাপে নিযুক্তি দিয়া হয় আৰু এই দলটিয়ে 1948 চনৰ 1 জুলাইত শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত সাক্ষাৎকাৰ গ্ৰহণ কৰি সত্যপ্ৰসাদ বৰুৱা, ছৈয়দ আব্দুল মালিক, ৰোচনাৰা খাতুন, নাৰায়ণ বেজবৰুৱা, ৰঞ্জন বৰা, মৃগেন্দ্ৰনাথ ৰায়চৌধুৰীক নিযুক্তি দিয়া হয়। 1953 চনত শ্বিলং গুৱাহাটীক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু জালুকবাৰীত উচ্চ ক্ষমতাসম্পন্ন প্ৰেৰকযন্ত্ৰ স্থাপন কৰা হয়। তেতিয়াৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী বুলি কোৱাৰ পৰিৱৰ্তে আকাশবাণী গুৱাহাটীৰ নাম দিয়া হয়। উবেদুল লতিফ বৰুৱাই পুৰুষোত্তম দাসৰ সৈতে মিলি সমগ্ৰ অসমৰ বিভিন্ন চহৰ ভ্ৰমণ কৰি নতুন কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰসকলৰ সন্ধান কৰিছিল। অসমৰ সংবাদ, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ এগৰাকী পথ প্ৰদৰ্শক আছিল উবেদুল লতিফ বৰুৱা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা আৰু অসমীয়া আধুনিক সংগীতৰ উত্তৰণত তেখেতৰ বিশেষ অৱদান আছিল। 1948 চনৰ 1 জুলাইত আকাশবাণী গুৱাহাটী শ্বিলং কেন্দ্ৰ মুকলি হোৱাৰ প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা পুৰুষোত্তম দাসৰ সৈতে মিলি অসমৰ চুকে কোণে ঘূৰি ফুৰিছিল। তেওঁলোকে বিভিন্ন চহৰত কণ্ঠ পৰীক্ষা পাতি বহুতো নতুন প্ৰতিভাশালী গায়ক, গীতিকাৰ আৰু সুৰকাৰ বিচাৰি উলিয়াইছিল। প্ৰাৰম্ভিক সময়ত আকাশবাণী গুৱাহাটীৰ প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে দায়িত্ব লৈ কেন্দ্ৰটোৰ কাৰ্যসূচীসমূহ পৰিচালনা কৰিছিল। উবেদুল লতিফ বৰুৱা কেৱল অসমতে আবদ্ধ নাথাকি পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় পৰ্যায়তো আকাশবাণীৰ গুৰুত্বপূৰ্ণ উচ্চ পদবীত অধিষ্ঠিত হৈছিল। ভাৰতীয় অনাতাঁৰ প্ৰচাৰৰ ইতিহাস আৰু কাৰ্যপ্ৰণালীক লৈ তেখেতে ইংৰাজীত দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ' নামৰ এখন অতি প্ৰামাণ্য আৰু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখন আজিও গণসংযোগ আৰু সাংবাদিকতাৰ মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে আধাৰস্বৰূপ। কৰ্মজীৱনৰ সমান্তৰালভাৱে তেখেতে অসমীয়া সাহিত্য চৰ্চা কৰিছিল। কৰ্মদক্ষতাৰ বাবে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক পদলৈ উন্নীত হৈছিল উবেদুল লতিফ বৰুৱা। পৰৱৰ্তী সময়ত তেখেতে দিল্লীস্থ আকাশবাণীৰ মুখ্য কাৰ্যালয়লৈ বদলি হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ত আকাশবাণীৰ এগৰাকী শীৰ্ষস্থানীয় নীতি নিৰ্ধাৰক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেখেতে আকাশবাণীৰ ডাইৰেক্টৰ জেনেৰেল অফ অল ইণ্ডিয়া ৰেডিঅ'ৰ পদো অলংকৃত কৰিছিল। আকাশবাণীৰ সঞ্চালক প্ৰধান হোৱা তেখেতে আছিল প্ৰথম অসমীয়া।

অসমীয়া লোক সংস্কৃতিৰ সাধক ধুলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক তুলসী ওজাই অসমৰ ঢুলীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। ডিব্ৰুগড়ৰ টিংখাঙৰ ভালুকমৰা গাঁৱত তুলসী ওজাই 12 বছৰ বয়সৰ পৰাই ঢোল বজাবলৈ আৰম্ভ কৰিছিল। কান্ধত ঢোল লৈ ঢুলীয়া সংস্কৃতিক ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত কৰিছিল। তেখেতে ভাৰতবৰ্ষৰ কাৰালা, হায়দৰাবাদ, নাগপুৰ, কলকাতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ঢোলৰ ওজা পৰিৱেশন কৰিছিল। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানিত কৰা হৈছিল। 2022 চনৰ 2 জুলাইত তুলসী ওজাৰ পৰলোক প্ৰাপ্তি হৈছিল। হোমিওপেথি চিকিৎসা পদ্ধতিৰ জনক আছিল খ্ৰীষ্টিয়ান ফেডৰিক ছেমুৱেল হানিমেন। পিতৃ খ্ৰীষ্টিয়ান গটফ্ৰিড হানিমেন আছিল এগৰাকী চিত্ৰশিল্পী তথা চিনেমাটিৰ বাচনৰ আৰ্হি প্ৰস্তুত কৰোতা, আৰু এই কৰ্মৰ কাৰণে মেইচেন চহৰত তেখেত বিখ্যাত আছিল। কম বয়সতে হানিমেনে ইংৰাজী, ফৰাচী, ইটালিয়ান, গ্ৰীক আৰু লেটিন ভাষাত ব্যুৎপত্তি লাভ কৰিছিল। পাছলৈ হানিমেনে অনুবাদক তথা ভাষা শিক্ষক হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ লয়। হেনিমেনে 2 বছৰ লিপচিপ নামেৰে ঠাইত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিছিল যদিও লিপচিপত ক্লিনিকেল সুবিধাৰ অভাৱৰ কাৰণে ভিয়েনালৈ গৈ তাত 10 মাহৰ বাবে চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে। হেনিমেনে ইউনিভাৰ্চিটি অৱ আৰ্লেগেনৰ পৰা সন্মানসহ চিকিৎসা শাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। হেনিমেনে হোমিওপেথিক পদ্ধতি, ৰসায়নবিদ্যা আৰু সাধাৰণ ঔষধৰ ওপৰত ভালেমানকেইখন কিতাপ ৰচনা কৰিছে। হোমিওপেথিৰ জনক খ্ৰীষ্টিয়ান ফেডৰিক ছেমুৱেল হেনিমেনৰ মৃত্যু হৈছিল 1843 চনৰ 2 জুলাইত 88 বছৰ বয়সত। হেৰমান কাৰ্ল হেছ জাৰ্মানীত জন্মগ্ৰহণ কৰা এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ আছিল। 1946 চনত সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা হৈছিল। ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত 1922 চনত জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল। তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্মসমূহ হ'ল হেৰমান লস্কাৰ, বিনিখ দ্য হুইল, গাৰ্টুট, ইন দি ৱৰ্ল্ড ছান, ডেমিয়ান, নাৰ্চিছাছ আৰু গুলমান, দ্য গ্লাছ বিচ গেম, সিদ্ধাৰ্থ, জাৰ্ণি টু দ্য ৱেষ্ট ইত্যাদি। 1877 চনৰ 2 জুলাইত জাৰ্মানীত জন্ম হৈছিল হেৰমান কাৰ্ল হেছেৰ। জেনেভাৰ দাৰ্শনিক, লেখক আৰু সুৰকাৰ আছিল জান জেক ৰুছো। ৰুছোৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপত আলোকযুগৰ অগ্ৰগতিৰ লগতে ফৰাচী বিপ্লৱৰ কিছুমান দিশ আৰু আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাধাৰাৰ বিকাশত প্ৰভাৱ পেলাইছিল। ব্যক্তিগত সম্পত্তি বৈষম্যৰ উৎস বুলি যুক্তি দিয়া ৰুছোৰ ডিস্কোৰ্চ অন ইন ইকুৱেলিটি আৰু বৈধ ৰাজনৈতিক ব্যৱস্থাৰ ভিত্তিৰ ৰূপৰেখা দাঙি ধৰা দ্য ছ'চিয়েল কণ্ট্ৰেক্ট আধুনিক ৰাজনৈতিক আৰু সামাজিক চিন্তাধাৰাৰ মূল শিলাস্তম্ভ। এমিল বা অন এডুকেশ্যন হৈছে সমাজ, ব্যক্তিৰ স্থানৰ ওপৰত এখন শিক্ষামূলক গ্ৰন্থ। ৰুছোৰ আত্মজীৱনীমূলক লেখাসমূহ মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল আৰু এই লেখাসমূহে আধুনিক আত্মজীৱনীৰ আৰম্ভণি কৰিছিল। ৰুছোৰ জন্ম হৈছিল জেনেভা ৰিপাব্লিকত। ৰুছোৱে সংগীত লিখিছিল আৰু সুৰ কৰিছিল। সুৰকাৰ হিচাপে তেখেতৰ সংগীত আছিল বেৰক শৈলীৰ শেষৰ ফালে আৰু উদীয়মান ধ্ৰুপদী ফেশ্বনৰ মিশ্ৰণ। ৰুছোৰ মৃত্যু হৈছিল 1878 চনৰ 2 জুলাইত। আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটিগল্প লেখক আৰু খেলুৱৈ আছিল আৰ্নেষ্ট হেমিংৱে। 1899 চনৰ জুলাই মাহৰ 21 তাৰিখে হেমিংৱেৰ জন্ম হৈছিল। তেখেতৰ দেউতাক পেছাত এগৰাকী চিকিৎসক আছিল। শৈশৱৰ কালচোৱাত তেখেতে অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে কেতিয়াবা ডাঙৰ মাছ বিচাৰি হ্ৰদত নাওবাই কটাইছিল। 16 বছৰ বয়সতে তেখেতে গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্ল'মা লোৱাৰ আগতে সেনাবাহিনীত যোগ দিব বিচাৰিছিল কিন্তু বাওঁ চকুটো বেয়া হোৱাৰ কাৰণে সেনাবাহিনীত ভৰ্তি হ'বলৈ দিয়া নহ'ল। পৰৱৰ্তী সময়ত এগৰাকী সাংবাদিক বন্ধুৰ সহায়ত তেখেতে সেনাবাহিনীত সোমায়। প্ৰথম অৱস্থাত হেমিংৱেৰ গল্পসমূহ আলোচনীলৈ পঠিয়াইছিল যদিও সেইসমূহ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লেখকেই 1952 চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস দ্য অল্ড মেন এণ্ড দ্য ছী ৰচনা কৰি উলিয়াইছিল। এই উপন্যাসখনে লাভ কৰিছিল বিশ্বজোৰা খ্যাতি। 1954 চনত এই উপন্যাসখনৰ কাৰণে তেখেতলৈ আগবঢ়োৱা হৈছিল সাহিত্যৰ নবেল বঁটা। সমালোচকৰ মতে দ্য অল্ড মেন এণ্ড দ্য ছী উপন্যাসখন গদ্যত লিখা এখন কাব্যিক উপন্যাস। হেমিংৱেৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা আৰু জীৱন দৰ্শন এই উপন্যাসখনত পৰিস্ফুট হৈছে। হেমিংৱে তেখেতৰ সাহিত্যিক জীৱনৰ অন্যান্য সাহিত্যকৰ্মৰ লগতে মুঠ 10খন উপন্যাস, 19খন চুটিগল্পৰ সংকলন ৰচনা কৰি থৈ গৈছে। নবেল বঁটা পোৱাৰ পিছৰ 7 বছৰ হেমিংৱেক নানা ধৰণৰ শাৰীৰিক অসুখ অশান্তি আৱৰি ধৰিছিল। আজি নবেল বঁটা বিজয়ী সাহিত্যিক আৰ্নেষ্ট হেমিংৱেৰ মৃত্যুদিন। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ থমাছ ছভেৰিয়ে প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভ কৰিছিল 1698 চনত। ইটালীয় বিজ্ঞানী মাৰ্কনিয়ে লণ্ডনত আনাতৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰিছিল 1897 চনত। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হৈছিল 1940 চনত। অকলশৰে বেলুনত উঠি

0: পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল ষ্টিভ ফৰ্টিছ 2002 চনত। ভাৰতীয় স্বাধীনতা সংগ্ৰামী সমাজতান্ত্ৰিক নেতা ইউছুফ মেহৰ আলীৰ মৃত্যু হৈছিল 1950 চনত। উল্লেখযোগ্য যে 1942 চনত মুম্বাইৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়া টকাইচি ভাগ ল'ব ভাৰত জাপান সন্মিলনত। অৰ্থনৈতিক নিৰাপত্তা, বিনিয়োগ, ইণ্ডো পেচিফিক সহযোগিতাক লৈ হ'ব গুৰুত্বপূৰ্ণ বৈঠক। টকাইচিৰ লেখাত অসমৰ নাম উল্লেখ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ল'লে শলাগ। অসমৰ নাম বিশ্ব বাণিজ্যৰ সম্ভাৱনাময় অঞ্চলৰ তালিকাত লিপিবদ্ধ হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠান, ৰাজ্যত মুকলি হ'ল জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ। অসম চৰকাৰ, জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰশিক্ষণ ল'ব 29 গৰাকী শিক্ষকে। সাংসদৰ আগন্তুক অধিৱেশনত উত্থাপন হ'ব 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী অপসাৰণৰ বাবে আহি আছে কঠোৰ বিধেয়ক। আপোনালোক অকলে নাই, চৰকাৰ আপোনালোকৰ লগতে আছে বুলি কিৰেণ ৰিজিজু আৰু শিৱৰাজ সিং চৌহানে জনালে মন্তব্য। কিৰেণ ৰিজিজুৰ সৈতে অৰুণাচল জোনাইৰ বানৰ ধ্বংসলীলা চালে শিৱৰাজ সিং চৌহানে। প্ৰধানমন্ত্ৰীৰ গৃহমন্ত্ৰীৰে আলোচনা কৰি অচিৰে সাহায্যৰ আশ্বাস কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ। নাইৰাৰ পেট্ৰল ডিজেলৰ দামো হ্ৰাস, 5 টকাকৈ কমিল জেট ইন্ধনৰ দাম। দেশত 183 টকাকৈ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। মধ্যপ্ৰাচ্যত যুদ্ধ খাম কটাৰ পাছতে দেশৰ জনগণলৈ বৃহৎ সকাহ। জুবিন গাৰ্গৰ উত্তৰাধিকাৰী প্ৰমাণ পত্ৰ লৈ আৱেগিক হ'ল গৰিমা শইকীয়া গাৰ্গ। এনে এটা দিন আহিব বুলি আমি কেতিয়াও কল্পনাই কৰা নাছিলো। জাহাজৰ পুনৰ ব্যৱহাৰ 35.4% অংশীদাৰিত্বৰে বিশ্বজোৰা নেতৃত্ব সুদৃঢ় কৰিছে ভাৰতে। ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক। মৰেল পুলিচিঙৰ শোকাবহ পৰিণতি। পুৰণি গুদামত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকী যুৱকে। দুৰ্ঘটনাৰ পূৰ্বে দলবদ্ধ আক্ৰমণৰ চিচিটিভি ফুটেজ উদ্ধাৰ। বিশ্বৰ 67 সংখ্যক ৰেংকিং হৈও এছিয়ান গেমছৰ পৰা বঞ্চিত অসমৰ ৰদালী বৰুৱা। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী অসম টাইকোৱাণ্ডোৰ। আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰী অক্ষয় বানসুৰে বিস্ফোৰক স্বীকাৰোক্তি। 54 কোটিৰ সোণ আৰবৰ পৰা জাহাজেৰে আনিছিল মুম্বাইলৈ। পোৱা গৈছে মণিপুৰ ম্যানমাৰৰ লিংক, এক বিশেষ চেইন ছিষ্টেম সৰবৰাহত সমগ্ৰ প্ৰক্ৰিয়া। বনমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতে বন বিভাগৰ অভিযান। এদিনতে 20টা অবৈধ কাঠৰ মিল উৎখাত। বৰাক, নগাঁও, শোণিতপুৰ, কামৰূপত বন বিষয়াৰ চকুৰ সন্মুখতে চলি আছিল অবৈধ মিল। য'তে ত'তে খান্দিছে পুখুৰী, ঘৰ সাজি স্থায়ীভাৱে কৰিছে বসবাস দখলকাৰীৰ কবলত নলবাৰী নোনাৰ বক্ষ। পাঞ্জাৱীৰ ছয়মাইল পথত জব্দ হোৱা 10 লাখ টকাৰ জালনোট উত্তৰ প্ৰদেশৰ পঞ্জীয়নকৃত বাহনত সৰবৰাহ কৰিছিল কানপুৰৰ 3টা দুৰ্ধৰ্ষ অপৰাধীয়ে। মহানগৰীত জাকে জাকে প্ৰৱেশ কৰা বহিৰাজ্যৰ দুৰ্ধৰ্ষ গেঙে লুটপাত চলোৱাৰ ভয়াৱহ পৰিস্থিতি। খেলৰ পৃষ্ঠাত এমবাপ্পেৰ সংহাৰত ছুইডেনৰ বিশ্বকাপ অভিযান সমাপ্ত। বিশ্বকাপত ফৰাচী বিপ্লৱৰ নব্যৰূপ। আকৰ্ষণীয় পৰ্যায়ত 2 মহাতাৰকাৰ গ'লৰ যুঁজ। লিঅ'নেল মেছিৰ 6টা গ'ল আৰু এমবাপ্পেও দিছে এতিয়ালৈকে সৰ্বমুঠ 6টা গ'ল। দৰ্শকৰ শাৰীত এই পৰ্যন্ত অনুপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি, উন্মাদনাৰ মাজত নীৰৱ ডনাল্ড ট্ৰাম্প। 40 বছৰ অপেক্ষাৰ সফল সামৰণি, প্ৰি কোৱাৰ্টাৰত মেক্সিকো। নুচা হালান্দৰ গ'লেৰে লক্ষ্যৰ দিশে নৰৱেৰ নাওযাত্ৰা, আশাভংগ আইভৰি কষ্টৰ। বিশ্বকাপত স্পেইন বনাম অষ্ট্ৰিয়াৰ খেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। কাইলৈ পৰ্তুগাল বনাম ক্ৰোৱেছিয়া খেলখন পুৱা 4:30 বজাত অনুষ্ঠিত হ'ব। ছুইজাৰলেণ্ড বনাম আলজেৰিয়াৰ খেলখন পুৱা 8:30 বজাত অনুষ্ঠিত হ'ব। প্ৰশ্ৰোতা, আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: কলম কামুৰি মই বহি আছোঁ শব্দৰ দোল সাজি, সন্মুখত মোৰ অপৰিসৰ অভিজ্ঞতাৰ মণিমুক্তা ৰাজি। কামিজৰ শিয়নিত দুখ দুখৰ স্তুতি, মোৰ গাত হাত ঠেলেই পাবা হীৰেণ নামৰ কবি, পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি।
1: তেখেতে নিজকে কয় এজন সাধাৰণ কবি বুলি, তাতেই যে নিহিত তেখেতৰ অসাধাৰণ গুণ, যাৰ আছিল নিজৰ সৃজনশীল মননশীল বিচিত্ৰ ভাৱনাৰ বাহনস্বৰূপে শব্দৰ ব্যৱহাৰৰ অপূৰ্ব ক্ষমতা। যিয়ে মনেৰে বিশ্বাস কৰে কবি হ'ল দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ বুলি, সৃষ্টিৰ আগমুহূৰ্তত সুৰৰ উপলব্ধি কৰিব পৰা এই কবিগৰাকীয়ে হ'ল সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, যাৰ কবিতাত বাজি থাকে এক অনন্য সাংগীতিক মূৰ্চনা। দেশ বুলি ক'লে আদেশ নালাগে, তেখেতৰ এই শাৰী কবিতাই অসমীয়া মানুহক জাতীয় ভাৱনাৰে উদ্বুদ্ধ কৰিছিল। আধুনিক কবিতাৰ ধাৰাত দেশাত্মবোধৰ এনে উদ্দীপক চিন্তা বিৰল।

0: অভিলেখাগাৰৰ পৰা। এই অনুষ্ঠানটিত আজি হীৰেণ ভট্টাচাৰ্যদেৱৰ জীৱনৰ বিভিন্ন দিশ, তেখেতৰ গীত, তেখেতৰ কবিতা এই সম্পৰ্কে আলোকপাত কৰিব খুজিছো।
1: মোৰ বুকুতে আছিল গোলাপ বাগিচা, এদিন তেজেৰে লুটুৰি কুটুৰি এটা গোলাপে শুকান কাঁইটক সুধিলে গুপুতে, সুখিনে তুমি, তুমি সুখিনে, সুখিনে তুমি। গোলাপজোপাৰ এহাত এমুখন এন্ধাৰত মই কাণ থিয় কৰি থাকিলো, যাৰে জহে খহে ফুলৰ বাকৰি।
0: হীৰেণ ভট্টাচাৰ্য, যাৰ কবিতাৰ প্ৰতিটো শব্দই মানুহৰ অন্তৰ চুই যায়, যাৰ কবিতাৰ অন্তৰ্নিহিত মৰ্মই মানুহৰ অনুভূতিক জোকাৰি যায়, পাঠকক কবিতাৰ কাষলৈ লৈ যোৱা কবিজনেই হৈছে হীৰেণ ভট্টাচাৰ্য। ষাঠিৰ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে সকলোৰে অতি আদৰৰ কবিগৰাকীয়ে হ'ল হীৰেণ ভট্টাচাৰ্য, যাক সকলোৱে মৰমতে হীৰুদা বুলি মাতিছিল। কবিতাই আছিল হীৰুদাৰ জীৱন, তেজ ঘাম সকলো উপলব্ধিৰ নিতৌ নতুন শব্দমালাৰ সৃজনশীল বিস্তাৰ। আজিৰ অনুষ্ঠানত আপোনালোকক শুনাবলৈ লৈছো আমাৰ কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ এটি বিশেষ অনুষ্ঠানৰ পৰা লোৱা ইন্দ্ৰজিৎ দত্ত আৰু সৌৰভ শইকীয়াৰ সৈতে হোৱা তেখেতৰ আলাপৰ কিয়দংশ।
2: ফুল নুফুলিলেই বা কি হ'ল তাতে,
3: বিয়েণ্ডটো গাইছিলে গানটো,
2: কুলিৰ কোমল মাতে কপালে আকাশ ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। কিন্তু তেতিয়া আমি ভাবিছিলোঁ যে আপুনি লিখা এই তুমি গৰাকী কোন, কিন্তু তাৰ মাজতো আকৌ আমি দেখা পাওঁ ফাগুন।
3: তুমি সৰ্বনাম পদ, এই তুমি সকলো তুমি, যেনেকৈ বনতা সেনৰ বনতা সেন সকলো তুমি, সকলো কালৰ আৰু সকলো মনৰ মাধুৰী, কোনো ব্যক্তি নহয়, বুজিছেনে নাই, একেবাৰে বনতা সেন বোলা মানুহ আছিলে নাই জনা নাযায়, কিন্তু সেই নামেৰে ক'লে স্কুলো হৈছে আকৌ গাৰ্লছ স্কুল, বুজিছেনে, আচৰিত কথা। এইটো গল্প কওঁ,

0: দিলান্তম তমাসৰ কুকুৰা গল্প। এজন ল'ৰাটাই ক'ব তুমিলে ছোৱালীবোৰলৈ কবিতা চবিতা লিখিলে সেইকে প্ৰত্যেক চবেই ছোৱালীবোৰক দি যায়। বহুতে ল'ৰা আছিলে, ল'ৰাটো ডাঙৰ হ'ল, মানুহ হ'ল, সি ধৰ্ম যাজক হ'ল। তাক সুধিলে এতিয়া কবিতা লেখা নেলেখা, ক'লে খো এতিয়া সেই তোমাৰ তুমিবোৰ তেনেকৈ আছে, এতিয়া ঈশ্বৰ।
1: হয় হয়, আপুনি যেতিয়া লিখি থাকে কাৰ কথা মানে কি কথা ভাবি লিখি থাকে?
0: মোৰ ভাৱনাত গছ আছে, আটাইবোৰ আছে, প্ৰকৃতিলৈ বোলে আমি আছে, আৰু প্ৰকৃতি বিশ্ব ব্ৰহ্মাণ্ড ঠিক এজোপা গছতেই সীমাবদ্ধ নহয়। মই ক'বলৈ কৈছোঁ কবিতা এটা আৰম্ভ কৰাৰ টান।
2: হিৰুদা, আপুনি গাঁৱত জন্ম নোহোৱাকৈ বা গাঁৱৰ বোকা পানী নখচাকৈ, পথাৰত বোকাত খোজ নকঢ়াকৈ, নৈঠতো সাঁতুৰি নদী নোপোৱাকৈ যিবিলাক শব্দ আপোনাৰ কবিতাত দেখা পাওঁ বা আপোনাৰ মানুহজনক দেখা পাওঁ, আপুনি যেন খুব ভিতৰৰ এখন গাঁৱতহে জন্ম হৈছিল আপোনাৰ শৈশৱ কৈশোৰ যৌৱন।
0: মোৰ ভিতৰে এখন গাঁও আছে চাগৈ।

0: খোজ নকঢ়াকৈ নৈ থতো সাঁতুৰি নদী নোপোৱাকৈ যিবিলাক শব্দ আপোনাৰ কবিতাত দেখা পাওঁ বা আপোনাৰ মানুহজনক দেখা পাওঁ, আপুনি যেন খুব ভিতৰৰ এখন গাঁৱতহে জন্ম হৈছিল আপোনাৰ শৈশৱ কৈশোৰ যৌৱন।
1: মোৰ ভিতৰৰ এখন গাঁও আছে চাগৈ, কি ভাল লাগে ঠিক ক'ব নোৱাৰোঁ, দৃশ্যই ভাল লাগে নে মানুহেই ভাল লাগে ঠিক মই স্পষ্টকৈ ক'ব নোৱাৰিম, কিন্তু গাঁও এখন ভাল পাওঁ, এটা সমাজবোধৰ নিচিনাই মোৰ গাঁওখন।
0: আৰু এটা কথা সদায় লক্ষ্য কৰি আছোঁ যে আপুনি তিনিটা প্ৰজন্মক একেলগে একেৰাহে আকৰ্ষিত কৰিব পাৰিছে, একেখন ঘৰে ককাদেউতাক দেউতাক বা ল'ৰাকৈ ল'ৰাও আপোনাৰ কবিতাৰ মুগ্ধ, এনেধৰণৰ প্ৰজন্মৰ কোনো গেপ নোহোৱাকৈ যে আপুনি সকলোকে আকৰ্ষণ কৰিব পাৰিছে, ইয়াত বাৰু কি মন্ত্ৰটো নিহিত আছে?
1: মই মন্ত্ৰ নাজানো, কিন্তু মই মোৰ কথা ক'ব খুজিছোঁ, কওঁতে কোনোবাই হয়তো ভাল পাইছে, কিন্তু কাৰোবাক লৈ কাৰোবাক ভাল পাবলৈ লেখা নাই কবিতাটো, লেখাৰ পিছতো ভাল পাইছে।
0: সকলো মানুহৰ কিছু দুখ থাকে, ব্যক্তিগত দুখ নৈবক্তিক দুখ, সকলো মানুহে কিছু পৰিমাণে অকলশৰীয়াও, আপুনি বাৰু অকলশৰীয়া অনুভৱ কৰেনে বা আপোনাৰ তেনেকুৱা দুখ আছেনে?
1: তেনেকুৱা নিশ্চয় দুখ এটা আছে, কিবা দুখ এটা আছে, মই কৈছোঁ ঠিক কি দুখ মই ঠিক ক'ব নোৱাৰিম, মোৰ ব্যক্তিগত তেনেকুৱা দুখ নাই, অমুক নহ'লোঁ অমুক নাপালোঁ মোৰ তেনেকুৱা আকাংক্ষা নাই, দুখটো মোৰ অলপ সুকীয়া ধৰণৰ,
0: তেনেকুৱা
1: মৃত্যু ভয়ো নহয়, মই মৰিম মোৰ ভয় নাই, মোৰ বন্ধু মৰিবলৈহে বেয়া লাগে মোৰ, নহয় মানৰ মৃত্যুহে ভয় কৰোঁ।
0: আজিতো ভাষা সাহিত্য যি খহনীয়া হৈছে বা আজি কওঁ যে আমি আধুনিক জীৱনত কিছু সংকট উপস্থিত হৈছে, এই সম্পৰ্কে আপুনি বাৰু কিবা কেনেকুৱা ধৰণে ভাবে?
1: ভাষাটো একেডাল ৰৈ নাথাকে, গৈ থাকে, গুৱাৰ পানী নহয় ভাষা, তিতা তিতা লাগিবলৈ ভাষা বৈ থকা নৈৰ ভাষা, গতিকে ভাষা সলনি হ'ব, কিন্তু সোঁত এটা থাকিব লাগিব।
2: আপোনাৰ গানৰ বিষয়ে কওকচোন।
1: নাই মোৰ গানৰ কথা কয় নাই, মই মোৰ গান বুলি কথা নহয়, মই এনেই গান ভাল পোৱা মানুহ আৰু মোৰ কবিতাটো মোৰ জীৱনত সেই সুৰটো বিচাৰোঁ, গানৰ সুৰ এটা জীৱনত বিচাৰোঁ, সুৰত থকা

0: খেলা ধূলাও
1: ভাল
0: প্ৰীতি আছে,
1: সব ভাল পাওঁ।
0: ক্ৰিকেট খেলিছে নেকি বাৰু?
1: খেলো সবৰে, কিন্তু
0: হিৰুদা আপোনাক মাহটোত বিচাৰিলে দুবাৰ তিনিবাৰ নাপাওঁৱেই। আপুনি সঘনাই এই শুনো যোৰহাট গ'ল, ডিব্ৰুগড় গ'ল, তিনিচুকীয়া গ'ল, ধেমাজি গ'ল, নলবাৰী গ'ল, ধুবুৰী গ'ল। আপোনাৰ দুৰ্বল স্বাস্থ্যৰে ইমান যে সঘনাই আপুনি ডিক্সু বাটলৈ নগৰ চহৰ বুলি নহয়, পিছত শুনো যে একে ভিতৰৰ প্ৰত্যন্ত গাঁৱলৈ গৈছেগৈ, এনেকুৱাকৈ শুনিছোঁ। আপুনি স্কুটাৰৰ পিছফালে উঠিও 10-12 কিলোমিটাৰ গৈছে, আকৌ ঘূৰি আহিছে, জীপত গৈছে, বাইচাইকেলত গৈছে, এই ধৰণৰ আপোনাৰ যে বিভিন্ন ঠাইলৈ
1: যোৱাৰ আপোনাৰ মই আউটডোৰ মানুহ, সঁচাকৈ মই ঘৰত বহি থাকা মানে অলপ চলপ জ্বৰত মই অন্তত পানী বজাৰলৈকে ইজিলি যাম। আৰু এনেকৈ কোনোবাই মাতিলে যাবলৈ ভাল পাওঁ, আৰু ঘৰত বিশেষ মোৰ কাম নাই যেতিয়া কিয় নাই যাম, ইমানবোৰ মানুহ মাতিছে, নেওচা দিব নোৱাৰো মানুহক মাতিলে।
2: সেইকাৰণে কি জানি মই আপোনাক চানমাৰীত কেতিয়াবা দেখোঁ আপোনাৰ বুক ষ্টলত মানে খুব মন দি আপুনি এখন বাতৰি কাকত পঢ়ি আছে, কিন্তু
1: অভ্যাসটো তেনেকুৱা হ'ল মই ঘৰত নপঢ়ো, লোকৰ ঘৰ গৈ পঢ়োঁ। মই স্কুলত আগতেও কিতাপৰ দোকান কিতাপ পঢ়িছিলোঁ, তো সেইটো হেবিট হৈ গ'ল মোৰ, এতিয়াও মোৰ কিতাপৰ দোকানতে কিতাপ পঢ়ি ভাল পাওঁ।
2: আপোনাৰ কবিতাৰ কিন্তু পাঠক কমি যোৱা নাই, দিনে দিনে বাঢ়িছেহে।
1: পাঠকেই লেখকক জীয়াই ৰাখে, আমি পঢ়িছোঁ কাৰণেই ৰবীন্দ্ৰনাথ জীয়াই আছে, হয়তো আমি পঢ়িছোঁ কাৰণেই শ্বেক্সপিয়াৰ জীয়াই আছে। পাঠক নাথাকিলে লেখকৰ কোনো মূল্যই নাই।
2: ক্ষীৰোদা আপোনাৰ কবিতাটা আপুনি আমাক শুনকচোন।
1: কপৌ কুৰুলিৰ দৰে কুৰুলি আছে, ভাল পোৱাতকৈ সেউজীয়া আৰু একো নাই, তোমাৰ বুকুত হেন্দুলি আছে সেই পৃথিৱীৰ গোটেইখিনি সেউজীয়া। মোৰ চহা পিঠিত ৰ'দ বৰষুণ, কলিজাত ধানৰ কঠীয়া, থিত গৰকী বিচাৰি পালোঁ হিৰণৰ শিৰে শিৰে বৈ যোৱা চকুলোৰ তল সোঁতা নৈ। শাওনৰ বৰষুণ যাকে পানীৰে ভৰাই দিছেহি মোৰ বুকুৰ পথাৰ, কুমলীয়া ধানৰ সিপাই খামুচি ধৰিছে মাটি। অ' নিথুৰ, তোলৈ থৈ গ'লো মোৰ এই দেহ ভোগ জৰা, তোৰ মলঙাওঠৰ যদি জেউতি চৰে। এটা পুৰণা কবিতা। ঘৰতে আছোঁ, দিনটীয়াকৈ এদিন আহিবা, তোমালৈ কথা খাচোতে খাচোতে কথাৰ দোল বান্ধিছে, বতৰ এতিয়া বৰ বঢ়িয়া হৈছে, দীঘল হৈ আহিছে দিন, নৈ পাৰৰে এপাক ফুৰি আহিব খুব মন গৈছে, বনৰীয়া ফুলৰ গোন্ধে আবেলি গোটেইখন আমোল মোলাই থাকে, গধূলি এন্ধাৰত বাটৰ দাঁতিৰ কথনা ফুলবোৰ জোনাকীৰ দৰে জিলিকে। ঘৰতে আছোঁ, এদিন আহিবা।
3: আকাশবাণীৰ আইদৰ বুলনি অনুষ্ঠানৰ যোগেদি ইতিপূৰ্বে প্ৰচাৰিত মেলোডি পাটগিৰি লোৱা এটি সাক্ষাৎকাৰত হীৰেণ ভট্টাচাৰ্যদেৱৰ সহধৰ্মিনী পাৰুল দেৱীয়ে তেখেতৰ জীৱনৰ বিভিন্ন মুহূৰ্তৰ কথা এনেদৰে কৈছিল।
4: বিয়া হৈ পেলাই দাদা দেখাও নাই মেলাও নাই চবেই কৈছে, তাৰপিছত আমাৰ ওচৰতে নিমৰ প্ৰভা বাইদেউ থাকিছিলে বৰদলৈ, তেখেতক মানে ক'লে যে দেউতাই দিন লৈ গৈছে যে তই নিজেই সুধিব পাৰিবি কেনেকুৱা কি কথা, তাৰপিছত গ'লো, ক'লে যে ল'ৰাটো ক্ষীণহে বোলে, খুব ভাল এনেকৈ তেনেকৈ কৈছে মোক। আৰু ভায়াকে কৈছে নহয় ফু মাৰিলে বতাহ দিলে উৰি যাব, সেই যে ক'লে, তাৰপিছত মোৰ অলপ চিন্তাও লাগিছে সঁচাকৈ কৈছেনে মিছা কৈছে, সঁচাকৈ কৈছোঁ দেই ফু মাৰিলে বতাহ ধৰিব কিন্তু এনেকৈ ক'লে, তাৰপিছত গ'ল কথা গ'ল, বিয়াও ঠিক হৈ গ'ল, মই নাচা ক'ব পৰা নাই।
5: বিয়াৰ আগত দাদাক দেখিছিলে নে নাই?
4: নাই দেখা, একদম মগুত খালি ভৰিকেইটা দেখিছোঁ উৰণি তলে দি, ই শিলত ভৰি দিব লাগে সেই ভৰিকেইটাই যি দেখিছোঁ, একো দেখা নাছিল। পিছত আৰু কিবা আখৈ চাখৈ ঘূৰাব লাগে, কিবা কিবি কৰিব লাগে, সেইবিলাক জল বাতি চাতি ঘূৰাব লাগে, সেই তেতিয়াহে দেখিছোঁ, অকণ চাই পেলাই মানে হেৰি কৰিছোঁ। ভাবিছিলোঁ আৰু তেখেত এজন শিল্পী, যদি ভালেই লাগিব, পেচ আছে, এনেকৈ গান লেখে, মোক তোমাক এনেকৈ লোকমুখত শুনিছোঁ আৰু মোৰ মামা ছোৱালীকেইজনীয়ে কয়, তাৰপিছত মই অলপ হেৰিয়েই লাগিছে, ভালেই লাগিছে বাৰু, কিন্তু যেতিয়া আহিলোঁ ভয়ো লাগিছে। মই প্ৰথম গুৱাহাটীলৈ আহিছোঁ তেতিয়া বিয়া হৈ, আহি পেলাই তেখেতৰ মানে আচাৰ ব্যৱহাৰ মানে প্ৰথম দিনা খুব ভয় লাগি আছিলে, কি হ'ব কি নহ'ব, কেনেকুৱা খঙালী নে চঙালী, মই একদম খুব ভয় লাগিছে মানুহটো দেখি। তাৰপিছত আৰু লাহে লাহে লাহে লাহে দেখি পেলাই খঙাল নহয়, খুব হাঁহি মৰমীয়াল মানুহৰ। প্ৰথম নিছিলে সেই নৱকান্ত বৰুৱা, তেখেতৰ ঘৰত ফুৰিবলৈ গ'লোঁ, চবৰ ঘৰতে এনেকৈ অকণ অকণ ফুৰাই চা যা বন্ধুবিলাক, বীৰেন্দ্ৰত ঘৰ তেওঁ ফুৰোৱাখিনি তেনেকৈ ফুৰালে। পিছত আৰু মানে হেৰি হয়, খুব লেটকৈ আহে, মেলে আহে, পিছত আৰু মানে সেই দুদিনমান অলপ ঠিকেই আহিছে আৰু প্ৰথম, তাৰপিছলৈ মানে এই হোৱাৰ পিছতো মানে অলপ লাহে লাহে দেৰি হয়, মোৰ ইমান বেয়া লাগে, কওঁ আৰু দেই মই এতিয়া গুচি যাম নহ'লে ঘৰৰ ইয়াৰ পৰা, হেন তেন অলপ ভয় খায়ো কেতিয়াবা লুকাই থাকোঁ, লুকাই থাকিলে ভয় খায় অলপমান। প্ৰথম খং উঠিছিলে, পিছলৈ খং চং নাইকিয়া হ'ল আৰু, আৰু তেনেকুৱাই মানুহজন যেতিয়া মিলি থাকিবই লাগিব বুলি ভাবিয়ে মই একো নকৰিলোঁ আৰু।

0: তুমি তো জানাই এই কবির আরো এখন নাই, এটাই মতো কামিজ তারও সিগু সিগু সিলাই, প্রেম নিশ্চয় এনেকুয়ায় আবরণ খুলি হৃদয় জোড়ায়।
1: অকল বাহিৰতে ঘূৰে মেলে আহে, খোৱাত মানে সময় সময় নাই, যেতিয়াই পায় তেতিয়া অকণমান খালে গ'ল। তাৰপিছত ঠাণ্ডা দিনতো তেনেকৈ থাকে, দেখি বেয়া লাগি যায়গৈ। তাৰপিছত আৰু লাহে লাহে লাহে লাহে চব চিজি ল'লে আহি গ'ল আৰু, কাপোৰ কানি পিন্ধা পৰা হেৰিলৈকে মই চব চিজি লগালোঁ। এতিয়া চব কথাই ভাল লাগিছিলে আৰু, এইবিলাক শাক পাচলি কৰি থাকে, ফুলনিত ফুল কৰে, চিলাই গোঁঠা কৰা মেলা এইবিলাক বৰ ভাল পায়, চাই থাকে হেৰি চেপবিলাক আঁকি দিয়ে, ফুল চুলবিলাক কৰিবলৈ মোৰ ভাল লাগে। তেতিয়া
2: খং উঠিছিল নে নাই বাৰু কেতিয়াবা?
1: মোৰ ওপৰত খং নুঠে, মোৰ আহে তেওঁৰ ওপৰত খং উঠি যায়, কিছুমান কথাত খং উঠে, সি মিচিককৈ হাঁহি তাৰমানে এইফালে কৰি থাকে আৰু, উঠি যায়গৈ আকৌ পিছত আহে। ভাবি চিন্তি কামবিলাক নকৰে নহয়, কিছুমান কাম ঘচককৈ কৰে, মোক ক'লে যাওঁ বুলি ঘপককৈ কয় আৰু কৈ পেলাই গুচি যায়। মই ৰ'বচোন অকণমান বোলে নহয় বোলে লগ ধৰিছে আৰু যাবই লাগিব, বেয়া পাব তেওঁবিলাকে অমুক তমুকে গুচিয়ে যায়গৈ। মোৰ তেতিয়া অলপ বেয়া পাওঁ, মই খুব হেৰি লাগে। যেনেকৈ এবাৰ মানে মোৰ বৰমামা, বৰমা মানে হেৰি বৰশাহু নগাঁৱত থাকে, কেঁচুৱা হৈছে, তেওঁ তালৈ দৌৰ মাৰিছে তাক ক'বলৈ। তই ক'বলৈ ইয়ালৈ আহিলি কেলৈ? তই কেঁচুৱা চাইছ নাই বোলে? নাই যোৱাই নাই বোলে, হস্পিটেলত আছোঁ তেতিয়া। তেতিয়া আৰু পিছত ছদিনৰ দিনাখনে কোনো পাঁচদিনৰ দিনাখন তেওঁ গৈ পেলাই কেঁচুৱা চাইছেগৈ। সৰুৱে আছে, এবছৰ নে ডেৰ বছৰ হৈছে, কেঁচুৱা এই ফুৰাবলৈ নি বুলি একদম নৱকান্ত ঘৰৰ ওচৰ পায়গৈ, কেঁচুৱা ইফালে পাচাব চাপ কৰে। ধৰাচোন কোনো কথাই নাছিলে তেতিয়া, মানে তেনেকৈ লৈ গৈছিলে তাইক।
2: তেখেতৰ লিখা মেলা যিখিনি সময়, সেই সময়খিনি কেনেকৈ ঠিক কৰি লৈছিল?
1: সময় বুলি নাই, যদি যেনেকৈ পাৰে, এতিয়া ৰাতিপুৱাকৈ নেলেখে, দিনত বিচনাতে বেছিভাগ কৰে আৰু। আৰু মানুহৰ সমাগম হ'লে বেয়া পায়, তেতিয়া নিস্তব্ধ হৈ থাকিলে ভাল পায়, মানে নিৰিবিলি হ'লে ভাল পায়, মানুহৰ অনবৰত আহি পেলাই ৰুমত ডিষ্টাৰ্ব দিলে বেয়া পায়। এটা কবিতাই বহুত দিন লেখেতো, কাটি কাটি কাটি কাটি লেখোঁতে লেখোঁতে বহুত দিন লাগে, সেইকাৰণে কষ্ট দিলে দিগদাৰ হয়। তেখেতক বস্তু বিচাৰে, কলম চলম বা কাগজ চাগজ, ভাল কাগজ আছে নেকি দিয়াচোন দুখন,
2: কিবা এটা সৃষ্টি কৰিলে লগে লগে আপোনাক শুনাব বিচাৰে,
1: শুনাই কেতিয়াবা শুনাই দিয়ে, সেইটো শুনিলে ভাল পায়। আৰু পকেটৰ পৰা কেতিয়াবা কবিতা তুলিয়াই পঢ়ে, আৰু মই এতিয়া প্ৰথম আহিছোঁ, মই নাজানো নহয় ক'ত কি কবিতা লেখে কি, আগৰ বহী আছিলে কবিতা বহীবিলাক মোক পঢ়ি পঢ়ি শুনে, মই বৰকৈ অথ চথ নাজানিছিলোঁ, কিছুমান জটিল আছিলে। তাৰপিছত পিছত পৰা হৈছোঁ আৰু, ময়ো কিছুমান আমাৰ ফালৰ শব্দবিলাক কওঁ। তাৰপিছত আমাৰ ফালে নাৰিকলৰটো লস্কৰা বুলি কয়, তেওঁ মানে অলপ হেৰি কৰে, লস্কৰা আনিছা নেকি ঘৰৰ পৰা, এনেকৈ কয় কিছুমান কথা।
2: খুব ৰসিক আছিল, ধেমালি কৰি ভাল পায়?
1: ভাল পায়, খুব ভাল পায়। ইমান মানে খং উঠি থাকিলে মোৰ হাঁহি উঠি যায়গৈ, মানে কেতিয়াবা খঙৰ নিচিনা দেখুৱাওঁ, কিন্তু ইফালে মোক মই হাঁহি থাকোঁ, মানে ইমানে হাঁহি উঠে ৰখাব নোৱাৰোঁ কেতিয়াবা।
0: গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা, মোৰ সুৰ নাই, তোমাৰ সুৰীয়া হাতেৰে তুলি ধৰা উজ্জ্বল গান, শান দিয়া গান, সতেজ সুগন্ধ। গানৰ গাত আছে নেকি জোনাকি, এন্ধাৰৰে বাট কাটি যায়। গান আনা কোনো যুদ্ধৰ গান, শান্তিৰ গান, পলাতক প্ৰাচীন অথবা আগত তৰুণ, জটিল দিনৰ প্ৰতীকী বা শান্তৰ কাঠ হোৱা চকুলোৰ সুধাম নিৰ্মাণ। গান আনা তুলি লোৱা মাটিৰ মৃদং, নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা উঠি আহে গান, মাটিৰ মাতত গানিম মানুহৰ কল্যাণ।
3: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি খুচু মঞ্চিত গগৈয়ে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13 জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
2: अभी क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा, हमारी टीम पूरा आकलन कर रही है और अरुणाचल में भी आकलन का काम हो रहा है। लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का, पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं। तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं। तत्काल रिलीफ के काम यहाँ लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा। और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाएं।
1: মুখ্য সচিব ৰবি কোটা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংচনে বানৰ ক্ষয়ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীদুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাট উন্নয়ন খণ্ডত কালি ৰাজ্যৰ শ্ৰম কল্যাণ

0: চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ পৰ্যালোচনা কৰে। অভিযানত কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সদস্যসকলে কেঁচুসাৰ প্ৰস্তুত কৰাৰ কামত নিষ্ঠাৰে নিয়োজিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপে জৈৱ কৃষি, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টান্ত দাঙি ধৰিব বুলি মন্তব্য কৰে। তেওঁ কাৰ্যালয়ৰ চৌহদৰ খালী ঠাইসমূহত ফল মূলৰ গছ ৰোপণ কৰাৰ লগতে সেউজ, পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ সৈতে অৰুণাচল সংযোগী জয়পুৰ দেওমালী খুনচা সংযোগী পথছোৱা ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কালি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া দেওমালীৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে পথছোৱা পৰিদৰ্শন কৰে। পথছোৱা উপযোগী কৰি তোলাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অৰুণাচলত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে এই পথছোৱাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যাহত হৈছিল। লোকপিয়ল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। গৃহ তালিকা গৃহ পিয়লৰ বাবে এই তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া আনন্দ কুমাৰ দাস, ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত তথা অতিৰিক্ত লোকপিয়ল বিষয়া মানৱজ্যোতি নাথকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ দুটা পৰ্যায়ত অনুষ্ঠিত হয়। যোৱা 23 জুনৰ পৰা 25 জুনলৈ প্ৰথম পৰ্যায় আৰু 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে অসমত লোকপিয়ল 2027ৰ গৃহ পিয়ল আৰু গৃহ তালিকা অহা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ নাগৰিকৰ বাবে স্বগণনাৰ সুবিধা থাকিব। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফলৰ পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। प्रधानमंत्री नरेंद्र मोदी जापान के प्रधानमंत्री सुनाए तकाईजी के साथ आज नई दिल्ली में वार्षिक शिखर वार्ता करेंगे। कर्मचारी भविष्य निधि संगठन ईपीएफओ ने वित्त वर्ष 2025-26 के लिए ब्याज दर 8.25% रखने की घोषणा की। केंद्र सरकार ने भारत में व्हाट्सएप पर नए यूजर नेम फीचर को लेकर मेटा को नोटिस जारी किया। 3 दिन के भीतर स्पष्टीकरण मांगा। दिल्ली सरकार ने वायु प्रदूषण रोकने के लिए एक स्थायी शीतकालीन प्रदूषण मास्टर प्लान की अधिसूचना जारी की। फीफा फुटबॉल विश्व कप के रोमांचक मुकाबले में बेल्जियम ने सेनेगल को 3-2 से हराया और पुरुष क्रिकेट में भारत और इंग्लैंड के बीच पहला T20 मैच बारिश के कारण रद्द। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में जापान के प्रधानमंत्री सुनाए तकाईजी के साथ वार्षिक शिखर वार्ता करेंगे। ये वार्ता दोनों पक्षों को आपसी हित के मुद्दों की समीक्षा तथा द्विपक्षीय सहयोग मजबूत बनाने का अवसर प्रदान करेगी। हमारे संवाददाता ने बताया है कि वार्ता के बाद कुछ सहमति पत्रों पर हस्ताक्षर किए जाने की भी संभावना है।
2: नवंबर 2024 में टोक्यो में आयोजित पहले आर्थिक सुरक्षा संवाद के दौरान भारत और जापान ने रणनीतिक सहयोग के लिए 5 प्राथमिकता वाले क्षेत्रों की पहचान की थी। इनमें सेमीकंडक्टर, महत्वपूर्ण खनिज, फार्मास्यूटिकल्स, स्वच्छ ऊर्जा और सूचना एवं संचार प्रौद्योगिकी शामिल है। हाल ही में प्रधानमंत्री नरेंद्र मोदी ने फ्रांस में आयोजित G7 शिखर सम्मेलन के दौरान जापान के प्रधानमंत्री से मुलाकात की थी। भारत जापान वार्षिक शिखर सम्मेलन दोनों देशों की रणनीतिक साझेदारी के एजेंडे को आगे बढ़ाने का प्रमुख मंच बना हुआ है। वर्ष 2025 में आयोजित वार्षिक शिखर सम्मेलन के दौरान जापान भारत मानव संसाधन आदान प्रदान एवं सहयोग कार्य योजना शुरू की गई। इसके तहत अगले 5 वर्षों में दोनों देशों के बीच 5 लाख लोगों के दो तरफा आदान प्रदान का लक्ष्य रखा गया है। इसमें भारत से जापान जाने वाले 50,000 कुशल और अर्ध कुशल कर्मी भी शामिल है। दोनों देशों के बीच विदेश मंत्री, रक्षा मंत्री और अन्य वरिष्ठ स्तरों पर भी नियमित रूप से बैठकें और उच्च स्तरीय आदान प्रदान होते रहते हैं। सुपर्णा सैकिया के साथ सकलैन अख्तर, आकाशवाणी समाचार, दिल्ली।

গীতিমালিকাত পুনতে শুনোৱা হওক কুইন দাসৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: কুইন দাসৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এবাৰ কীৰ্তিকমল ভূঞাৰ ৰচনাৰে অসীম হাজৰিকাৰ কণ্ঠৰ গীত।

0: সেয়া আছিল কীৰ্তিকমল ভূঞাৰ ৰচনাৰে অসীম হাজৰিকাৰ কণ্ঠৰ গীত।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মমতা বৰঠাকুৰৰ কণ্ঠৰ মহানন্দ গগৈৰ ৰচিত গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

মমতা পাঠকৰ কণ্ঠৰ মহানন্দ গগৈ ৰচিত গীতটি শুনিলে। গীতিমালিকাত এইবাৰ এয়া শিল্পী নীলোৎপল গায়ন, গীতিকাৰ কেশৱ দত্ত।

0: সেয়া আছিল কেশৱ দত্তৰ ৰচনাৰে নীলোৎপল গায়নৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত এয়া নগেন বৰাৰ কথাৰে নিৰুপমা বৰুৱাৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি

একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস, অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বছৰৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13খন জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
1: क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा हमारी टीम पूरा आकलन कर रही है और अरुणाचल में भी आकलन का काम हो रहा है, लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं, तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं, तत्काल रिलीफ के काम यहाँ लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाएं।
0: মুখ্য সচিব ৰবি কোটা আৰু ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ ছাংছনে বানৰ ক্ষয় ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 69টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষিভূমিৰ তথ্য সদৰি কৰি মুখ্য সচিবগৰাকীয়ে কয় যে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে

0: বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু ৰিজিজুৱে কালি অৰুণাচলৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পাছত ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বান ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বীৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেচনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায়িক পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত 29 গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্ৰক অধিক ফলপ্ৰসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমণিকাৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়। ডঃ শৰ্মাই গণতান্ত্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পৰ্যবেক্ষণ বৈঠকত অংশ লৈ কাম কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম কাজ আৰু বিভিন্ন আঁচনিৰ অধীনত কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতি বুজ লোৱা হয়। শ্ৰীমহিলাৰীয়ে জনসাধাৰণে সৰ্বাধিক সুবিধা লাভ কৰিব পৰাকৈ সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে কাম কাজসমূহ স্বচ্ছ হোৱাটো নিশ্চিত কৰিবলৈ আহান জনায়। সকলো বিষয়া কৰ্মচাৰীক উৎসৰ্গিত মনোভাৱ, দায়বদ্ধতা আৰু সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায়।
1: আমাৰ যিটো ৰিভিউ মিটিং ডিপাৰ্টমেণ্টেল পি ডাব্লিউ ডি আৰু আমাৰ ফাইনেন্স কমিশ্যনৰ 24-25-26-26ৰ ফাইনেন্স কমিশ্যনৰ যিখিনি গভৰ্মেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি এলকেশ্যন আহিছে বাক্সা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছো আমি। প্ৰগ্ৰেছটো ভাল বেয়া নহয়, তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে ৰিভিউত যিখিনি পাইছো ইয়াৰ ওপৰত আমাৰ ফিল্ড ছাৰ্ভে হ'ব, যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% লিখিত হিচাপে আমাক দিছে দেখুৱাইছে, সেইটো আমি ফিল্ড ছাৰ্ভে কৰিব আৰু এইখিনি কথা।
0: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ কোৱা হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

0: চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে মূল্য হ্ৰাস কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত 11 কিলোৱাটযুক্ত মিডিয়াম ভল্টেজ কোভাৰ্ট কণ্ডাক্টৰ অৰ্থাৎ MVCC নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 30 জুলাইলৈ 11 কিলোৱাটৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফুনগৰ মাটিপুং দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্যবিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত ছিদলি চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপসভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধনাগাৰৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাৰু, জাবৰৰ বেগ আৰু অন্যান্য সামগ্ৰী লৈ শোধনাগাৰৰ চৌহদ আৰু পথকে ধৰি বিভিন্ন ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই পৰিচ্ছন্নতা প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক এনে জনকল্যাণমূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লবলৈ আহান জনায়। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাত উন্নয়ন খণ্ডত কালি ৰাজ্যৰ শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজো পৰ্যালোচনা কৰে। অভিযানৰ কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সদস্যসকলে কেঁচুসাৰ প্ৰস্তুত কৰাৰ কামত নিষ্ঠাৰে নিয়োজিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপে জৈৱ কৃষি, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টান্ত দাঙি ধৰিব বুলি মন্তব্য কৰে। তেওঁ কাৰ্যালয়ৰ চৌহদৰ খালী ঠাইসমূহত ফল মূলৰ গছ ৰোপণ কৰাৰ লগতে সেউজ, পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অন্তিম 15 মিনিটত ইংলেণ্ডৰ হেৰিকেনে 2টাকৈ গল দি দলক জয়ৰ সোৱাদ দিয়ে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ বিষয়টো সুদূৰ পৰাহত বুলি ইংগিত দিয়াৰ পিছতেই বিৰোধী দল আৰু বিভিন্ন সংগঠনে তীব্ৰ সমালোচনা কৰা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতেও মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তক সকলো ধৰণৰ কেন্দ্ৰীয় সহায়ৰ আশ্বাস প্ৰদান কৰে। তেওঁলোকে বুধবাৰে বান বিধ্বস্ত ধেমাজি জিলাৰ জোনাই অঞ্চলত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয় আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। দি চেণ্টিনেল কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। আহাৰমহীয়া বানত এই পৰ্যন্ত ৰাজ্যত 48,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন কাকততো বানৰ বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। সংসদৰ আগন্তুক অধিৱেশনত 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন হ'বলগীয়া বাতৰিটোক দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ অপসাৰণৰ বাবে আহি আছে কঠোৰ বিধেয়ক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একে পৰিমাণৰ মাচুল আদায় দিয়াৰ পাছতো ৰাজ্যৰ ভিতৰুৱা তথা পিছপৰা অঞ্চলত ব্যাপক হাৰত লোডশ্বেডিং হোৱা বুলি দৈনিক অগ্ৰদূত কাকতে আছুতীয়াকৈ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা ন্যায়াধীশ আদালতে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক তেওঁৰ সম্পত্তিৰ আইনী উত্তৰাধিকাৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত আদালতে 25 জুনৰ নিৰ্দেশনামৰ্মে কালি প্ৰমাণ পত্ৰ প্ৰদান কৰে। আন কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি টাইমছ অফ ইণ্ডিয়া কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।

0: আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মঞ্জিত। লোকপিল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি সামৰণি পৰে। গৃহতালিকা গৃহপিয়লৰ বাবে এই তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কার, জিলা রেহরূপ অনুষ্ঠানত আজি আপনার লৈ আহিছো পশ্চিম কার্বি আংলং জিলার রেহরূপ। আমার হইতে আছে জিলার পৰা আমাৰ সংবাদদাতা টুটু কোঁৱৰ। হামৰেণত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে উদযাপন কৰা হয়। কেনেদৰেনো 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হল সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: কার্বি আৰু ডিমাছা জনগোষ্ঠীৰ স্ব উন্নয়নৰ বাবে 1952 চনৰ 23 জুন তাৰিখে মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল। কার্বি জনগোষ্ঠীৰ ধ্বজাবাহক তথা পিতৃ হিচাপে চিৰপৰিচিত প্ৰয়াত শ্যামচন্দ সিং ইংতিৰ বলিষ্ঠ নেতৃত্বত গঠন হোৱা এই জিলা পৰিষদখনে 1995 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু স্থানীয় প্ৰতিনিধিৰ মাজত হোৱা বুজাবুজি চুক্তিৰ জৰিয়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ উন্নীত কৰা হয়। এই কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিগত 23 জুন তাৰিখে ডিফুৰ লগতে পশ্চিম কার্বি আংলং জিলাৰো হামৰেণস্থিত শাখা সচিবালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। কার্বি আংলং জিলাৰ স্ৰষ্টা প্ৰয়াত শ্যামচন্দ সিং ইংতিৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। সমান্তৰালকৈ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্যৰ প্ৰতিমূৰ্তিটো মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কার্বি পৰিষদৰ প্ৰতিষ্ঠাত জীৱন উচৰ্গা কৰা প্ৰতিগৰাকী প্ৰয়াত ব্যক্তিলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে প্ৰাক্তন পাৰিষদসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কার্বি পৰিষদৰ নৱনিযুক্ত কাৰ্যবাহী সদস্য হেডসিং ৰংভাৰ, স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ হাবেতেৰণ, কার্বি ৰজা লংসিং ৰংহাং, পাৰিষদ পৱন কুমাৰ, কার্বি পৰিষদৰ বৰ্ডৰ অধ্যক্ষসকলৰ লগতে পৌৰসভাৰ অধ্যক্ষসকলো উপস্থিত থাকে।
1: পার্বত্য জিলা পশ্চিম কার্বি আংলং তথা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত আমৰি পৰিষদীয় সমষ্টিৰ থাৰাকুঞ্চিত অলপতে 900 মেগাৱাট শক্তিসম্পন্ন পাম্প ষ্টৰেজ প্ৰকল্পৰ প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজহুৱা শুনানি হৈ যায়। এই ৰাজহুৱা শুনানিৰ সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: এই 900 মেগাৱাট শক্তি অসম PSP চমুকৈ পাম্প ষ্টৰেজ প্ৰকল্প 01 বাবে পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয়। উক্ত প্ৰকল্পৰ জৰিয়তে প্ৰভাৱিত হ'ব পৰা 800খনকৈ ৰাজগাঁৱৰ 5 শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। শুনানিত পাহাৰীয়া জিলাখনৰ জিলা আয়ুক্তা প্ৰীতি কুমাৰী, অসম বিধানসভাৰ উপাধ্যক্ষ তথা স্থানীয় বিধায়ক ডাক্তৰ হাবেতেৰণ, স্থানীয় পাৰিষদ ডি অফিং মাছলাৰ উপস্থিতিত থাৰাকুঞ্চি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাজহুৱাকৈ শুনানি গ্ৰহণ কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে প্ৰভাৱিত হ'ব পৰা ক্ৰমে পুটচাৰী হিন্দু গাঁও, লেমৰা ক্ৰামচা গাঁও, থাৰাকুঞ্চি তিৱা গাঁও, মূৰ্তি আপাম তিৱা গাঁও, গুমনাচাল তিৱা গাঁও, বালিকুচি তিৱা গাঁও, শ্লাংকুঞ্চি তিৱা গাঁও আৰু নমাইল তিৱা গাঁৱৰ সাধাৰণ ৰাইজ উপস্থিত হৈ ৰাজহুৱাকৈ শুনানি প্ৰদানৰ লগতে নিজৰ মতামত প্ৰকাশ কৰে।
1: ৰাষ্ট্ৰীয় পলিঅ' দিৱস তথা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো 28 জুনৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা টুটু কোঁৱৰে।
2: পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত সৌভিক দত্তই শুভাৰম্ভণি কৰা এই অভিযানৰ জৰিয়তে জিলাখনৰ 5 বছৰৰ তলৰ প্ৰতিগৰাকী

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা টুটু কৌৰক।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। ফোন ইন কল্পতৰু শ্ৰোতাসকলে আজিৰ অনুষ্ঠানত নিজৰ প্ৰিয়বৃত্তি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 9435405222 আৰু 03612661876। আদৰৰ শ্ৰোতা, আজি আপোনালোকৰ সৈতে আছোঁ মই বিনীতা ডেকা। মোৰ সৈতে ডিউটি ৰুমত আছে অনামিকা বৰদলৈ বৰুৱা। আপোনালোকৰ ফোন অহালৈ আমি এটি গীত শুনো আহক। শিল্পী মিতালী চৌধুৰী, গীতিকাৰ অনিল কলিতা।

0: তাতে ঠিক তেনেকুৱা লাগিছে, বাপৰে ইমান ভাল লাগিছে আপোনালোকৰ এই জৰিয়তে, খুব খুব ভাল লাগিছে।
1: আপোনালোকে আপোনালোকে এনেদৰে বন্ধুত্ব স্থাপন কৰিছে নহয় জানো,
0: ৰেডিঅ'ৰ
1: যোগেদি।
0: হয় হয়, আপোনালোকে আহিবচোন মোৰ ঘৰত, মামাই মানে মোৰ ফুলনিখন দেখিলে আৰু ভাল লাগা বুলি ক'লে, ভিডিঅ' কৰিছে।
1: হয় নিশ্চয় যাব, নে আপোনাৰ বাগিচাখন চাগে সুন্দৰ কৰি ৰাখিছে।
0: হয় হয়
1: হয়,
0: আৰু মোৰ ৰুমত মানে মই যিবিলাক ফোনত কল্পতৰুত সেই গোটেইখিনি দেখিছে, জ্যোতিৰ ফটো, বিষ্ণুৰ ফটো, ৰহা শৰ্মা বুলি লাগিছে, ভূপেন দাৰ, আমাৰ আটাইৰে চলাম ধন্য হিয়াৰাম উঠি জুবিন দা,
1: কিন্তু আহিলে খুব ভাল পালেহেঁতেন।
0: ছোৱালী বাইদেউ খুব ভাল লাগে আপোনালোকক পাই, লগতে বিশেষকৈ আজি ভাল লাগিছে মোৰ স্বয়ং মামা আহা।
1: হয় হয়, আপুনি এতিয়া একেলগে দুইজনে বহি ধুনীয়াকে গীতটি শুনক,
0: হিমন্তৰ
1: কণ্ঠৰ। আৰু
0: ধন্যবাদ বাইদেউ, মোৰ হাতেৰে মামাই একাপ চাহ খালে আৰু।
1: হয় হয়,
0: আৰু পাকলি কিনিলো।
1: হয় হয়, বৰ ভাল লাগিছে আপোনালোকৰ ইমান আগ্ৰহ, আৰু এনেদৰে যে আপোনালোকে ইজনে সিজনৰ সৈতে মানে সম্পৰ্ক এটা গঢ়ি তুলিছে ৰেডিঅ'ৰ যোগেদি, সেয়া আমাৰ কাৰণেও মানে খুব ভাল লগা কথা।
2: ধন্যবাদ।
1: হয় হয়, ধন্যবাদ, আপোনাকো ধন্যবাদ। ঠিক আছে ঠিক আছে, তেনেহ'লে আপোনালোকৰ দুয়োগৰাকীৰে আৰু অন্যান্য শ্ৰোতাৰ অনুৰোধ। হয়
2: হয় হয়,
1: ঠিক আছে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: পুনৰ ঘূৰি আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ মাজলৈ। আমালৈ আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল'
5: হেল্ল' নমস্কাৰ বাইদেউ।
4: নমস্কাৰ, সুপ্ৰভাত। কোনে ক'লে আপুনি?
5: মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লো।
4: অমল বসুমতাৰী,
5: সৰুকৈ দাদাৰ বাচ্চা আছে, তাক ল'ব কাৰণে মানে ঘৰত আহিব লগা হ'ল। বেছিকে ৰ'দ দি আছে, সেইকাৰণে মই পথাৰত বেছি নাথাকিলো।
4: গানটো কৈ লওকচোন আগতে।
5: গানৰ কথাটো হ'ল, হালচাল চিনেমাখনৰ এটা গীত শুনিব বিচাৰিছিলো কুমাৰ চানুৰ কণ্ঠত। পেহেলি দাফাই গীতটো শুনা দিলে ভাল পাম।
4: কুমাৰ চানু আৰু অলকা ইয়াগনিকে কোৱা? নিশ্চয়। আপুনি পথাৰত কি কাম কৰি আছে এতিয়া খেতিৰ?
5: মইতো পথাৰৰ পৰা ঘৰত আহিলো, আমাৰ ধান লগাইছিলে আজি, আৰু কঠীয়া উঠাই আছে।
4: কঠীয়া তুলিছে,
5: ধান ৰাতিপুৱা লগাইছিলো, এতিয়া আৰু কঠীয়া উঠাব লগা হৈছে কালিলৈ লগাব কাৰণে।
4: হয়, বতৰ কেনেকুৱা?
5: বতৰটো ৰ'দ দেখুৱাই আছে বৰ্তমানটো, ৰাতি বৰষুণ অলপ দিছিলে।
4: বৰষুণ দিছিলে, ঠিক আছে।
5: মই গানটো কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো গানটো শুনাব কাৰণে। কিতা বালি, কাঞ্চন হাজং ভণ্টি, প্ৰিয়ংকা শৰ্মা আৰু চন্দ্ৰমা বা মাধৱীনাথ, বেনী বাইদেউ আৰু আনন্দগন্ধিয়া, মানক আৰু নয়নজ্যোতি কলিতা, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, যোগেন্দ্ৰ ৰংপি, এখেতলৈকে মই গানটো শ্ৰোতা হিচাপে দিলোঁ, আৰু অমিয়া দৈমাৰী।

0: হালচাল ছবিৰ কুমাৰ চানু আৰু অলকা ইয়াগনিকৰ কণ্ঠৰ গীতটি শুনিলে। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই লালগণেশৰ পৰা মাইনা দাসে ক'লোঁ।
0: লালগণেশৰ মাইনা দাস, কি গীত শুনিব?
1: মই শুনিম দীপেন বৰুৱা আৰু অনমিতা ভট্টাচাৰ্যৰ মৰম চিনেমাখনৰ আলফুলিয়া কত ফুল, এই গীতটো শুনিব বিচাৰো। আৰু এই গীতটো পৰদাদা আৰু বনবাসী মণ্ডললৈকে উচৰ্গা কৰিলো।
0: হয় হয়, নিশ্চয় আমি আপোনাক গীতটি শুনাব পাৰিম। আপুনি গান গাইনে? আমি গীতটি শুনাই দিছো।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিব লৈছো হেল্ল'
4: হেল্ল' খুব অভাৱ নমস্কাৰ
3: নমস্কাৰ
4: মই মঞ্জুদাকে ক'লো
3: কলিতা কুচি গণেশ নগৰ গুৱাহাটীৰ পৰা কৈছে
4: হয় গুৱাহাটীৰ পৰা
3: হয় হয় কি গীত শুনিব আজি
4: মই ৰাজা হিন্দুস্তানী ফিল্মৰ পৰদেশী পৰদেশী জানা নেহি এই গীতটি শুনিবলৈ
3: হয় উদিত নারায়ণ আলকা ইয়াগ্নিক আর সাধনা অবস্থিয়ে গাই গানটো নিশ্চয় আমি গাব পাৰিম আপুনি অকমান নতুন যেন লাগিছে আমার ফোন ইন অনুষ্ঠানত
4: নতুন নহয় তিনিবার পাইছো আগতে বহু দিনের মূরে মূরে আজি বহু দিনের মূরত পাইছো
3: বহু দিনের মূরত পাইছে সেই কারণে
4: কোনো দুই মাহর বেশি হল নেকি
3: হয় হয় হয় কৰি থাকিব ভাল লাগিছে আপুনি আজি ফোন কৰিছে এনেদৰে আগলৈও কৰি থাকিব আপোনাৰ
4: মোৰ ভাল লাগিছে গৰু মূৰত আজি পালোঁ
3: হয়

0: বহুত ভাল লাগে
1: আপোনাৰ প্ৰিয়
0: হয় কেইজনমান শ্ৰোতাৰ নাম ক'ব পাৰো
1: হয় হয় কওক
0: বনবাসী মণ্ডল দাদা আৰু ৰূপালী কলিতা হাজিৰা বেগম প্ৰসিদ্ধ আহমেদ আৰু গীতিকা হালে বাইদেউ
1: আপোনালোক আটাইৰে অনুৰোধত আমি গীতটি শুনাই দিছো ৰাজা হিন্দুস্তানী ছবিৰ

আজি মোৰ সৈতে ডিউটি ৰুমত আছিল অনামিকা বৰদলৈ বৰুৱা আৰু দুৰ্লভ কাঠাৰ। নিয়ন্ত্ৰণ কক্ষত আছে পপিচন্দ, বিবেক শৰ্মা আৰু আনোৱাৰ আলী। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো।

ৰাজা হিন্দুস্তানী ছবিৰ গীতটি শুনিলে আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিব লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' আপুনি শুনিছেনে? হেল্ল' মোৰ মাতটো শুনিছেনে? হেল্ল' শ্ৰোতাগৰাকীয়ে হয়তো ফোনটো দূৰত ৰাখিছে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছেনে আপুনি মোৰ মাতটো? তেখেতে হয়তো মোৰ মাতটো শুনা নাই। আমি এইখিনিতে শুনো আহক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

আজি আমাৰ অনুষ্ঠানত ভাগ লোৱা শ্ৰোতাসকল আৰু শুনি থকা শ্ৰোতাসকল, লগতে ডিউটি ৰুমত থকা নিয়ন্ত্ৰণ কক্ষত ট্ৰান্সমিটাৰত থকা তাইলৈকে মই ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে মই বিনীতা ডেকাই সামৰিছোঁ আজিৰ পূৰ্ণিম কল্প।

ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক ৰাণী দেৱীৰ কণ্ঠৰ বনগীত, গীতৰ কথা আনন্দী দাসৰ।

God. Dakko, dakko.

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ শুনো আহক জন্মেশ্বৰী ৰাভাৰ কণ্ঠৰ ৰাভা গীত।

0: মাটির গান অনুষ্ঠানটির ইমানতে অন্ত পৰিল।
1: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপনার সৈতে।
0: আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঠ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিত দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাব।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব এই বিষয়ে আলোচনা কৰিব জয়ন্ত কুমাৰ পাঠক আৰু দীপাংকৰ লহকৰে আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফলৰ পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয় যে বনাঞ্চলক লৈ এই উদযাপনে প্ৰকৃতিক সুন্দৰ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি কৰে। ৰাজ্যখনত বন মহোৎসৱ সপ্তাহত 15,00,000 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, কৃষক, নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰী আৰু সংগঠনৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। অসমতো কালি বন মহোৎসৱ সপ্তাহৰ শুভাৰম্ভ কৰা হয়। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগৃতি যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা পৰ্টেলটোৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে প্ৰকাশ কৰে। যোৰহাট জিলাবাসীয়ে www.jagritijorhat.assam.gov.inত লগ ইন কৰি নিজৰ অভাৱ অভিযোগসমূহ দাখিল কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ে এই বিষয়সমূহ সংশ্লিষ্ট বিভাগলৈ অনলাইনযোগে প্ৰেৰণ কৰি সমস্যা সমাধান তথা নিষ্পত্তিৰ প্ৰয়াস কৰিব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ সৈতে অৰুণাচল সংযোগী জয়পুৰ দেওমালি খুনচা সংযোগী পথছোৱা ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কালি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু দেওমালিৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে পথছোৱা পৰিদৰ্শন কৰে। পথছোৱা উপযোগী কৰি তোলাৰ বাবে খৰতকীয়া ব্যৱস্থা লোৱা হ'ব বুলি বিধায়কগৰাকীয়ে কয়। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণ আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগণত 2খনকৈ কোৱাৰ্টাৰ ফাইনেল, 1খন ছেমিফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে দুৰাণ কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে 1খন কোৱাৰ্টাৰ ফাইনেল খেলো অনুষ্ঠিত হ'ব। এতিয়া আঞ্চলিক বাতৰি মানে পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্রণ কক্ষত আতিকুর রহমান।

শেখ আব্দুল্লাহ আহমেদ আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, এফএম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু তিলক চন্দ্ৰ দাস, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত প্ৰকৃতিৰ এক অনন্য সম্পদ দীপৰ বিল। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বৰ এটি সুঁতিত এক নদী সৃষ্ট আৰ্দ্ৰভূমি হিচাপে দীপৰ বিল অৱস্থিত ব্ৰহ্মপুত্ৰৰ মূল জলপথৰ দক্ষিণ দিশে।
2: দীপৰ বিলৰ দ্ৰাঘিমাংশ হৈছে 26.6 মিনিট 8 ছেকেণ্ড আৰু অক্ষাংশ হৈছে 11.31 মিনিট 2 ছেকেণ্ড। সাগৰ পৃষ্ঠৰ পৰা দীপৰ বিলৰ উচ্চতা 165 পৰা 183 ফুট। যদিও ইয়াৰ মুঠ মাটিকালি প্ৰায় 60 বৰ্গ কিলোমিটাৰ, খৰালি 10.1 বৰ্গ কিলোমিটাৰ পৰ্যন্ত হ্ৰাস হয়।
1: প্ৰকৃতিৰ ক্ষেত্ৰত দীপৰ বিলৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। আমাক এই বিষয়ে বিশদভাৱে জনাইছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই।
3: দীপৰ বিল গুৱাহাটীত ওচৰতে থকা এটা জলাশয় হয় আৰু এইটো আৰ্দ্ৰভূমি বুলি কিনি কয়, ৱেটলেণ্ড। আৰু এইটো ইণ্টাৰনেশ্যনেলি ছিগনিফিকেণ্ট হয় বিকজ ইট ইজ অলছো নোন এজ দ্য ৰামচাৰ ছাইট। দীপৰ বিল এটা ৰামচাৰ ছাইট হয় আৰু অসমত থকা অকল এটাই ৰামচাৰ ছাইট যোনটো দীপৰ বিল হয়। আৰু সেইটো ডেজিগনেশ্যন পাইছে কাৰণ যে দীপৰ বিলৰ এটা বহুত ডাঙৰ এটা ইম্পৰ্টেঞ্চ আছে। আৰু যেতিয়া এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰে, তেওঁলোকে চব বস্তু চায়, অকল জৈৱ বৈচিত্ৰতাৰ নহয়, কেনেকৈ এই জলাশয় মানুহবিলাকৰ লাইভলিহুডৰ ওপৰতো সহায় কৰে সেইটো ওপৰত ভিত্তি কৰি কিনে, আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ ভিত্তি কৰি কিনে এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰা হয়। সঁচাকৈ গৌৰৱৰ কথা যে এটা ৰামচাৰ ছাইট নিচিনা এটা জাগা আমাৰ গুৱাহাটীৰ ওচৰতে আছে। আৰু দীপৰ বিল যদি আমি চাওঁ, দীপৰ বিলৰ যোনটো ইম্পৰ্টেঞ্চ হয়, ইয়াতে মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে, অকল মাইগ্ৰেটৰী বাৰ্ডছৰ বাসস্থান নহয় কিন্তু বহুত মানুহবিলাকৰ জীৱিকাটো দীপৰ বিলৰ ওপৰত নিৰ্ভৰ হৈ আছে। যিবিলাক ওচৰত থকা যিবিলাক মানুহ আছে তেওঁলোকে বিশেষকৈ মাছ মাৰি কিনে যে জীৱিকাটো উপাৰ্জন কৰি থাকে, চ' তেওঁলোকৰ কাৰণে দীপৰ বিল এটা বিৰাটেই ইম্পৰ্টেণ্ট জাগা হৈ পৰিছে। কিন্তু আমি দেখা পাইছোঁ যে দীপৰ বিলত লাষ্ট দশকৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছবিলাক অকণমান অহাটো কমিছে। কাৰণটো আপোনালোকে চবেই দেখিছে যে এটা দীপৰ বিলৰ কাষতে এটা আৱৰ্জনাৰ যি সৃষ্টি হৈছে, যে গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে দীপৰ বিলৰ কাষতে জমা কৰিছিলে। চ' তাৰ কাৰণে দীপৰ বিলৰ সঁচাকৈ বহুতখিনি ক্ষতি হৈছে। তাৰ পানীৰ যোনটো কোৱালিটি হয়, এই কোৱালিটিটোৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলাইছে। আমি তেনেকৈ যদি চাবলৈ যাওঁ, বহুতখিনি ষ্টাডিজবিলাকো হৈছে যোনে যিবিলাকে কৈছে যে কিছুমান মাছবিলাকৰ হেভি মেটেলৰ কণ্টেণ্টটো বহুত বেছি পোৱা গৈছে দীপৰ বিলৰ পৰা, যিবিলাক কিছুমান মাছবিলাক ওলায়। আৰু যিহেতু দীপৰ বিলৰ পানীৰ যোনটো ড্ৰেইনেজটো দীপৰ বিলৰ পৰা চিধা গৈ কিনে তাতে উইদাউট আনট্ৰিটেড এটা পানীটো আছে দীপৰ বিলত গুচি গৈছে, গুৱাহাটীত যিমানখিনি আৱৰ্জনা আছে, যিমানখিনি বেয়া পানী আছে, এইটো চিধা দীপৰ বিলৰ পৰি গৈছে। চ' তাৰ কাৰণে যথেষ্ট ইম্পেক্ট হৈছে তাৰ বায়'ডাইভাৰ্চিটি অৰ্গেনিজমছ সেইবিলাকৰ ওপৰত। দীপৰ বিলৰ আৰু এটা ইম্পৰ্টেঞ্চ আমি চাব লাগিব যে গুৱাহাটীৰ জেনেৰেলি ৱেটলেণ্ড যিবিলাক থাকে, ৱেটলেণ্ডবিলাক কি হয় যে দে আৰ অলছ' কল এ দ্য ষ্টৰ্ম ৱাটাৰ ৰিজাৰ্ভাৰ। মানে যদি বহুত বেছি বৰষুণ হয় আৰু বহুত বেছি পানী সৃষ্টি হয়, চ' তেওঁলোকে এটা স্পঞ্জ হিচাপে ইউজ কৰে। চ' যিমানখিনি পানী যোনটো এক্সট্ৰা ৱাটাৰ আছে, চ' তেওঁলোকৰ তাতে তেনেকৈ দীপৰ বিল ইয়া তেনেকৈ ৱাটাৰ বডিজ যে চিটিৰ ভিতৰত থাকে, তো তেওঁলোকে এইবিলাক পানীটো এবজৰ্ব কৰি ৰাখে, ফলত যোনটো কৃত্ৰিম বানপানীৰ সমস্যাটো হয় সেইটো অকণমান কমি যায়। কিন্তু যিহেতু দীপৰ বিলৰ যোনটো অৰিজিনেল যোনটো এৰিয়া আছিলে, চ' অৰিজিনেল এৰিয়াৰ পৰা এতিয়া দীপৰ বিল বহুত সৰু হৈ গৈছে, চ' তাৰ কাৰণে যোনটো তাৰ ষ্টৰ্ম ৱাটাৰ কেপাচিটি হোল্ড মানে ৱাটাৰ

0: হোল্ডিং কেপাচিটি যোনটো আছে এই সেইটোতো হ্ৰাস হৈছে। চ' হ'ব পাৰে যে তাৰ কাৰণেও আমাৰ কৃত্ৰিম বানপানীৰ অৱস্থাটো অকণমান বেয়া হ'ব পাৰে, আমাৰ ইয়াত বহুত বেছি বাঢ়িব পাৰে, সেইটো এটা বস্তু হ'ল। আৰু এটা আমি কথা মনত পেলাব লাগিব যে দীপৰ বিল ইয়াত যিমানখিনি ৱেটলেণ্ডছ আছে, চ' ৱেটলেণ্ডছ আৰ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ফৰ দ্য ক্লাইমেট চেঞ্জ এণ্ড গ্ল'বেল ৱাৰ্মিং। এটা ফালে আপোনালোকে যদি চাই, ৱেটলেণ্ডটো আটাইতকৈ বেছি প্ৰডাক্টিভ ইক'চিষ্টেমছ বুলি কিনি কোৱা যায়, ইনফেক্ট জংগলতকৈও বেছি তেওঁলোকে প্ৰডাক্টিভ হয় বুলি কিনি কোৱা যায়। কিন্তু আৰু এটা বস্তু আমি চাব লাগিব যে যদি সদায় যদি আমি দীপৰ বিলক যদি তাৰ ওপৰত যদি আৱৰ্জনা যদি আমি দিওঁ, যিবিলাক আনট্ৰিটেড ৱাটাৰটো যদি দীপৰ বিলত যদি আমি সদায় পেলাই থাকোঁ, হ'ব পাৰে যে যেতিয়া ছামাৰৰ সময়, যেতিয়া বাৰিষাৰ সময়ত পানীৰ ভলিউমটো বেছি হোৱাৰ কাৰণে যোনটো ডাইলিউশ্যন ইফেক্টৰ কাৰণে খুব এটা বেছি নহ'ব পাৰে, কিন্তু খৰাঙৰ যেতিয়া হয় বা উইণ্টাৰৰ যেতিয়া হয়, চ' যদি আমি সেইটো সময়ত আমি তাৰ ৱাটাৰ কোৱালিটিটো বহুত হ্ৰাস হোৱাটো দেখোঁ।
1: এতিয়া হোৱা পাতত উল্লেখ আছে যে দীপৰ বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ইয়াত শাসন কৰিছিল মেঘালয় ৰাজ্যৰ শাসনকৰ্তাই। আহোম আৰু মোগলৰ শাসনৰ কালচোৱাত দীপৰ বিল ব্যৱহৃত হৈছিল জাহাজ মেৰামতি আৰু বয় বস্তু উঠা নমা কৰা ঠাই হিচাপে।
2: 1999 চনত পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত এই দীপৰ বিল হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ এক গুৰুত্বপূৰ্ণ বিচৰণস্থলী। প্ৰধানকৈ শীতকালত বিভিন্ন চৰাইৰ কল কাকলিৰে মুখৰিত হৈ থাকে দীপৰ বিলৰ চৌপাশ।
1: ঠেৰা, বৰটোকোলা, হাৰগিলা, ৰঙা টুপুমৰীয়া হাঁহৰ দৰে বিভিন্ন প্ৰজাতিৰ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান এই আৰ্দ্ৰভূমি। ইয়াৰ উপৰিও এই জলাশয়ত আছে 50 বিধতকৈও অধিক মৎস্য প্ৰজাতি।
0: সঁচাকৈ ক'ব লাগিব যে যোনটো আমাৰ নৱপ্ৰজন্ম, যিবিলাক নতুন বিদ্যাৰ্থীসকল আছে, তেওঁলোকে সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে। যেনেকৈ মই কৈ কিনে খুব ভাল পাম যে আমি এতিয়া সদায় উইণ্টাৰ বাৰ্ড ফেষ্টিভেল এটা পাতোঁ আৰু ছামাৰ বাৰ্ড ফেষ্টিভেল পাতোঁ, চ' আমি বাৰ্ড কাউণ্ট কৰোঁ সেইটো সময়ত। অকল মই নহয়, বহুতখিনি এন জি অ'চবিলাক আছে, আমাৰ ইউনিভাৰ্চিটিও এটা পাৰ্ট হয় তাৰ। চ' আমি চাই আছোঁ যে কেনেকৈ বাৰ্ডবিলাক বছৰৰ দুবাৰ, যিহেতু দুটা ছিজন, কেনেকৈ বাৰ্ডবিলাকৰ ডেনচিটি কিমান, সংখ্যাটো আমি গোটেইখিনি মনিটৰ কৰি আছোঁ। এই ডেটাটো বহুত ইম্পৰ্টেণ্ট হয়, য'ত অকল আমি নহয়, টিচাৰ্ছ নহয় ইয়াৰ ৰিচাৰ্চাৰ নহয়, গাঁৱৰ মানুহবিলাকে এইটো সহযোগ কৰি আছে। আমি এইটো বেছলাইন এটা ডেটা ক্ৰিয়েট কৰি আছোঁ যাতে আমি গম পাম যে দীপৰ বিলৰ আগতো, মানে একেবাৰে আগত কি কি চৰাই আছিলে আমি চাগে গম নাপাব পাৰোঁ গোটেইখিনি, কিন্তু এতিয়া যদি বেছলাইন আমি বনাওঁ আমি গম পাম যে চৰাইবিলাক আহাটো কমিছে, বাঢ়িছে, একেধৰণৰ আছে। যদি আমি আৰু 10 বছৰ আৰু 20 বছৰ যদি আমি সদায় এনেকৈ এটা মনিটৰিং কৰি থাকোঁ, তেতিয়া মোক লাগে যে আমি গম পাম যে দীপৰ বিলৰ যিবিলাক চৰাই চিৰিকটি যিবিলাক আহি আছে তেওঁলোকে কেনেকৈ কোপ আপ কৰি আছে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে যদি আমি হেবিটেটটো কোৱালিটিটো যদি বঢ়াই দিওঁ, মেবি দীপৰ বিলত মাইগ্ৰেটৰি বাৰ্ডছবিলাক আৰু বেছিকৈ আহিব পাৰে। তেনেকুৱা এটা আমাক ইণ্ডিকেটৰ লাগিব যে আমাৰ হয় সঁচাকৈ যে আমি কিছুমান কাম কৰি আছোঁ যাৰ ফলত আমাৰ মাইগ্ৰেটৰি বাৰ্ডছবিলাক আকৌ আহিবলৈ আৰম্ভ কৰিছে। চ' তেনেকৈ ইণ্ডিকেটৰৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে। আৰু এটা বস্তু হয় যে মই সদায় কওঁ যে যেতিয়া আমাৰ বিদ্যাৰ্থীসকলে, ষ্টুডেণ্টসকল যেতিয়া নেচাৰৰ লগত কানেক্টেড হয়, যেতিয়া গৈ কিনে চৰাই চিৰিকটি যেতিয়া চায়, তেওঁলোকে যেতিয়া গম পায় যে তাৰ বৈশিষ্ট্যতাটো কি হয় দীপৰ বিলৰ, চ' তেওঁলোকে আৰু বেছি সজাগ হৈ পৰিব আৰু দীপৰ বিলক সংৰক্ষণৰ কাৰণে আৰু বেছিকৈ তেওঁলোকে মাত মাতিব পাৰিব। এজন মানে সজাগ নাগৰিক হিচাপে আমি, আমাক লাগিব পাৰে যে আমাৰ পৰা দীপৰ বিলটো অকণমান দূৰত আছে, সেই গুৱাহাটীত মাজমজিয়াত থকা মানুহবিলাকে ভাবিব পাৰে যে দীপৰ বিলৰ পৰা আমাৰ কি লাভ হৈছে। কিন্তু এইটো জানিব লাগিব যে যিমানখিনি ইক'চিষ্টেমছ আছে আমাৰ গুৱাহাটীৰ ওচৰত, যেনেকৈ পাহাৰ হ'ল, আমাৰ ৱাটাৰ বডিজ হ'ল, যিবিলাক ঘাঁহ থকা জেগাবিলাক হ'ল, এইবিলাকো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ দায়িত্বটো হয় যে কেনেকৈ আমি আৱৰ্জনাটো যেনে কিমানখিনি কমাব পাৰোঁ, বিকজ আল্টিমেটলি গোটেইখিনি আৱৰ্জনাটো দীপৰ বিলত তাতে গৈছে। চ' আমি যিমান পাৰোঁ আমাৰ ঘৰতে যদি আমি চ'ৰ্চ ছেগ্ৰিগেট, যদি ৱেষ্টটো আমি চ'ৰ্চতে যদি ছেগ্ৰিগেট কৰিব পাৰোঁ, তেতিয়া দীপৰ বিলত যোনটো আৱৰ্জনা যাব সেইটোৰ পৰিমাণটো কমি যাব। আৰু যদি আমি ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্ট যদি আমি অকণমান ছেগ্ৰিগেট কৰিব পাৰোঁ, চ' মোক লাগে যে

0: যে দীপৰ বিল অকল মানুহৰ কাৰণে নহয়, যেনেকে আপোনালোকে গম পাই চাগে হাতী ওচৰৰ ৰাণী গড়বংগা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা দীপৰ বিলৰ পানী খাবলৈ আহে। আহাৰ সময়ত সদায় যদি আপোনাৰ পানীটো যদি কোৱালিটিটো বেয়া থাকে, তাৰ ডাইৰেক্টলি তেওঁলোকৰ হেলথৰ ওপৰতো ইম্পেক্ট পেলাব পাৰে। আমি যিমানে পাৰোঁ যদি দীপৰ বিলক পৰিষ্কাৰ যদি ৰাখিব পাৰোঁ আৰু যোনটো যিমানখিনি এৰিয়া আছে তাক যদি ভালকে ৰাখিব পাৰোঁ, চমুক লাগে যে দীপৰ বিলৰ এটা ভৱিষ্যৎ আছে। যদি আমি নকৰোঁ আৰু সদায় আৱৰ্জনা যদি আমি দীপৰ বিলৰ কাষত পেলাই থাকোঁ, তেতিয়া মোক লাগে যে দীপৰ বিলৰ অনিষ্ট হোৱাৰ সম্ভাৱনাটো বহুত বেছি আছে।
1: জৈৱ বৈচিত্ৰতাৰ এক অনন্য নিদৰ্শন দীপৰ বিলে বছৰ বছৰ ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক দি আহিছে জীৱিকাৰ সন্ধান। মৎস্য চিকাৰ এই অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকাৰ প্ৰধান উৎস।
2: ইতিমধ্যেই দীপৰ বিল হৈ পৰিছে অন্যতম পৰ্যটন ক্ষেত্ৰ। ইয়াৰ পাৰিপাৰ্শ্বিক সৌন্দৰ্যই বাৰুকৈয়ে আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটক তথা প্ৰতিজন প্ৰকৃতি প্ৰেমিকক।
1: অৱশ্যে দীপৰ বিল ক্ৰমাত পিকনিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰাৰ ফলত
0: বিলাকো আহে। ইয়াৰ কাৰণে কি হৈছে, তেওঁলোকে কিছুমান জাগাবিলাক এভইড কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে অকণমান বেলেগ জাগাবিলাকত যাবলৈ আৰম্ভ কৰিছে। আমি যদি ৰেছপনচিবলি কৰোঁ পিকনিকৰ পৰা, লোকেল মানুহবিলাকৰ কাৰণেও অকণমান ৰেভিনিউটো জেনেৰেট হ'ব পাৰে, তেওঁলোকে যদি ফি এটা লগায়। কিন্তু কথাটো হ'ল যে আমি সদায় এটা ৰেছপনচিবল পিকনিক হিচাপে আমি গঢ়ি তুলিব লাগিব দীপৰ বিলৰ কাৰণে। যদি নকৰোঁ তেতিয়া যিবিলাক জীৱ জন্তু আছে তেওঁৰ ওপৰত এটা নেগেটিভ ইম্পেক্ট পৰিব।
2: দীপৰ বিলৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গঠন কৰা হৈছিল দীপৰ বিল সুৰক্ষা মঞ্চ। দীপৰ বিলৰ সংৰক্ষণ তথা প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বিষয়ে আমাক জনাইছে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই।
3: প্ৰায় ধৰক 2014 মানৰ পৰা মই দীপৰ বিল সংৰক্ষণৰ লগত জড়িত হৈ আছোঁ। কিন্তু প্ৰথম অৱস্থাত মই ধৰক অকলে আছিলোঁ, তাৰপিছত এনেকৈ মানুহ লগ হৈ হৈ গৈ গৈ আছে বিভিন্ন ক্ষেত্ৰত। আৰু শেহতীয়াভাৱে আমি দীপৰ বিল সুৰক্ষা মঞ্চ বুলি এখন মঞ্চ গঠন কৰিছোঁ, য'ত মানে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজ মানে অন্তৰ্ভুক্ত হৈ আছে। আৰু দাঁতি কাষৰীয়া ৰাইজে বিচাৰে কি দীপৰ বিলখন পুনৰ আগৰ মানে সেই পৰ্যায়লৈ আহক। দীপৰ বিলত যেনেকৈ ধৰক আগতে মানুহে এনেকুৱা এটা দিন আছিলে য'ত মানে মাছমৰীয়াই ঘৰৰ পৰা অকল চাউলখিনি আনিছিলে, দীপৰ বিলত পানীয়ে ব্যৱহাৰ কৰা খোৱা গা ধোৱা গোটেই কাম কৰিছিল। কিন্তু সেই অৱস্থাটো এতিয়া নাই, দীপৰ বিলত হাতী আহি পানী খোৱাৰো এটা অৱস্থা নাই। তো সেই পৰিৱেশবিলাক ঘূৰি অহাৰ মানে দীপৰ বিল সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিল সুৰক্ষা মঞ্চ গঠন হৈছে। আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ মানে জৰিয়তে আমি বিভিন্ন ধৰণৰ সজাগতামূলক মানে কাম কাজ যে দীপৰ বিলখন সংৰক্ষণ কৰিব লাগে আৰু একে সময়তে আইনীভাৱে কেনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি তাৰো ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আৰু যিহেতু সুৰক্ষা মঞ্চৰ দায়িত্বত আছোঁ, দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি কাম কাজ কৰি আছোঁ। তাৰ ভিতৰত ধৰক মহামান্য উচ্চ ন্যায়ালয়ত এখন আমি লেখ আবেদন হেৰি কৰিছোঁ মোৰ লগতে আৰু দুজন সতীৰ্থৰ সৈতে। আৰু তাৰ উপৰি আমি দীপৰ বিলৰ সংৰক্ষণৰ কাৰণে এৱাৰনেছ কেম্প বা কেতিয়াবা যি দীপৰ বিলৰ প্ৰদূষণৰ মুক্ত কৰাৰ কাৰণে প্ৰটেষ্ট, এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী আমাৰ হাতত চলি আছে। আৰু শেহতীয়াভাৱে যি দীপৰ বিলৰ অৱক্ষয় ঘটিছে, আগৰ দীপৰ বিল আৰু এতিয়া দীপৰ বিলৰ মাজত বহুত পাৰ্থক্য আছে। আমি সৰুতে যিখন দীপৰ বিল দেখিছিলোঁ য'ত মানে বহুত চৰাই আছিলে, মাছকাছ আছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে, কিন্তু কালক্ৰমত কি হৈছে প্ৰদূষণৰ গ্ৰাসত দীপৰ বিলৰ সেই জলজ উদ্ভিদ বা চৰাইৰ সংখ্যা দিনে দিনে কমি গৈ আছে। আমি এতিয়া এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ, 1991ৰ 4 জানুৱাৰী যেতিয়া এছিয়ান ৱাটাৰ ফ্লো ছাৰ্ভে হৈছিলে তেতিয়া দীপৰ বিলত 600ৰো অধিক প্ৰজাতি চৰাই পাইছিলে। আৰু 2002 চনত যেতিয়া ৰামচাৰ চাইটৰ মানে ডিক্লেয়াৰৰ সময়ত যেতিয়া ৰামচাৰ স্বীকৃতি পাইছিলে, তাই ইণ্টাৰনেশ্যনেল সন্মান এটা পাইছিলে, মানে বিশ্বৰ মানে গুৰুত্বপূৰ্ণ জলাশয়ৰ স্থান পাইছিলে দীপৰ বিল, তেতিয়া 219 বিধ প্ৰজাতি চৰাই পাইছিলে। আৰু শেহতীয়া যোৱা 3 বছৰ আমি মানে চৰাইৰ মানে গণনা কৰি আছোঁ বা পক্ষী নিৰীক্ষণ কৰি আছোঁ, যোৱা 3টা বছৰত আমি প্ৰায় 165 বিধ চৰাই পাইছোঁ আৰু 3টা বছৰ মিলি 203 বিধ প্ৰজাতি চৰাই আমি এতিয়ালৈকে পাইছোঁ। তো ক্ৰমান্বয়ে দীপৰ বিলৰ মানে যি জৈৱ বৈচিত্ৰ সেইটো হ্ৰাস হৈ গৈ আছে। আৰু আমি আগতে যেনেকুৱা দীপৰ বিলৰ পানী ইমান পৰিষ্কাৰ আছিলে, আপুনি এটা মানে কইন এটা বা পইচা এটা পেলাই দিয়ে আপুনি সেইটো দেখা পাইছিলে, মাছকাছ দেখা পাইছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে। আৰু জলজ উদ্ভিদ থকাৰ কাৰণে কি হৈছিলে, মাছ বা চৰাইৰ যিটো হেবিটেটবিলাক ভালেই আছিলে আৰু বিভিন্ন চৰাই তেতিয়া সেই জলজ উদ্ভিদবিলাক খাইছিলে বা মাছো খাইছিলে। তো এই ধৰণৰ যিটো অৱক্ষয় হোৱাৰ ফলত মানে খাদ্যৰ অভাৱ বুলিয়ে ক'ব পাৰি বা যি ধৰণৰ এটা পৰিৱেশ লাগে, সেই পৰিৱেশটো প্ৰায় ধ্বংসৰ গৰাহত মানে গতি কৰি আছে। শেহতীয়াভাৱে আমি মহামান্য উচ্চ ন্যায়ালয়ত এটা মানে ৰাজহুৱা স্বাৰ্থজনিত আবেদন কৰিছিলোঁ আৰু ইতিমধ্যে আমি বহুখিনি সুফল পাইছোঁ। আৰু বিশেষকৈ দীপৰ বিল প্ৰদূষণ হোৱাৰ মূলতে হ'ল ডাম্পিং গ্ৰাউণ্ড। ডাম্পিং গ্ৰাউণ্ডটো যিহেতু দীপৰ বিলৰ ওচৰতে স্থাপন কৰিছে আৰু চাইণ্টিফিক নোহোৱাৰ কাৰণে বা গুৱাহাটী মহানগৰৰ যি জাবৰৰ নিষ্কাশনৰ প্ৰকল্প বা জাবৰ নিষ্কাশন যিটো ব্যৱস্থা এইটো বৈজ্ঞানিক পদ্ধতি নোহোৱাৰ কাৰণে কি হৈছে, মিক্স হৈ গোটেই জাবৰবিলাক তাত মানে পাহাৰী সদৃশ এটা হেৰি হৈছে। তো তাৰ পৰা যি লিচাৰ্ড বা যি পলিউটেড হেৰিবিলাক ওলাই পামহি নদীৰেদি গৈ দীপৰ বিলত পৰি আছে, বা যেতিয়া বাৰিষা হয় ফ্লাডপ'ন এৰিয়া যেতিয়া মানে পানীৰে ভৰি যায় তেতিয়া ডাইৰেক্টলি গৈ দীপৰ বিলত পৰে। এই গুৱাহাটী মহানগৰী যেতিয়া ফ্ৰেছ ফ্লাড হয় বা তেতিয়া গোটেই মানে দীপৰ বিলে সেই জলধাৰখিনি গ্ৰহণ কৰে আৰু জলধাৰখিনি গ্ৰহণ কৰাৰ কাৰণে যিটো মানে ৰিজাৰ্ভ ৱাটাৰ ৰিজাৰ্ভ দীপৰ বিলৰ মানে কৰাৰ কাৰণে আজি গুৱাহাটী মহানগৰী বহুখিনি বানমুক্ত হৈ আছে। আৰু যদি দীপৰ বিল নাথাকে এতিয়া আৰু ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ মৰাভৰলু বশিষ্ঠ বাহিনী গোটেই বহুখিনি পানী দীপৰ বিলে জল ধাৰণ কৰি লৈ আছে। একে সময়তে দীপৰ বিল ধাৰণে কি হৈছে, গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হৈ আছে আৰু গ্ৰাউণ্ড ৱাটাৰটো আমি খালি গ্ৰাউণ্ড ৱাটাৰৰ পৰা আমি পানীখিনি লৈহে আছোঁ, কিন্তু যদি গ্ৰাউণ্ডত পানীখিনি নাযায় তেতিয়াহ'লে ডাঙৰ ডাঙৰ যিবিলাক মহানগৰ এতিয়া পানীৰ স্কাৰ্চিটি হৈছে। তো আমি গুৱাহাটীত সেই মানে সেই যদি দীপৰ বিলখন নাথাকে সেনেকুৱা ধৰণৰ এটা ডাঙৰ এটা সমস্যাত আমি ভুগিব লাগিব। একে সময়তে যি জলজ্যোতিবিলাক আছে, জলজ্যোতিবোৰ কি হয় আপোনাৰ নৰ্মেল ফৰেষ্টতকৈ কাৰ্বন ডাই অক্সাইড মানে

0: এনেই গাৰোবাংগা ৰিজাৰ্ভ ফৰেষ্ট আৰু দীপল বিলৰ মাজত এটা সম্পৰ্ক আজি নহয় যুগ যুগাৰ ধৰি চলি আহিছে। চিন্স এজেছ আমাৰ হাতীখিনিয়ে সেই ৰুটটো ফ'ল' কৰিছে, তেওঁলোকৰ খাদ্যৰ কাৰণে হওক বা তেওঁলোকৰ পানীৰ যিখিনি দৰকাৰ বা যোগান সেই ধৰিবলৈও তেওঁলোকে ইয়াতে আহে। তেওঁলোকে তাতে আগতে মাখনাও খাইছিলে, কিন্তু আজিকালি মাখনাও কমি গৈছে, কাৰণ কি দীপৰ বিলৰ পানী বহুতখিনি এডাল্ট্ৰেট হৈ গৈছে। চ' সেই যিটো এটা পৰম্পৰাগত যিটো এটা পেছেজ তেওঁলোকে ফ'ল' কৰি আহিছিলে, আজি ৰেলৱে লাইন হোৱাৰ ফলস্বৰূপে সেই পেছেজখিনিও এটা বাধা পাইছে। আৰু সেই বাধাখিনি যাতে এটা ছেফলি মানে এতিয়াতো বাধা পোৱাটো আমি এতিয়া পাইছেই, কিন্তু হ'লেও যাতে তেওঁলোকৰ ক্ষতি নহয়, কাৰণ কি অলৰেডি আমি দেখিছোঁ হাতীয়ে তাতে ৰেলৱে খুন্দা খাই ঢুকুৱা আমি খবৰ পাইছোঁ। চ' সেই তেনেধৰণৰ যাতে ঘটনা আগন্তুক সময়ত আৰু নঘটে তাৰ কাৰণে কিছু মানুহ ওলাই আহি এই হাতীখিনিক এটা ছেফ পেছেজ দিয়াত সহায় কৰি আহিছে। আৰু সেই যিখিনি মানুহ তেওঁলোককে পিছলে আমাৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকো স্বীকৃতি দিছে, আৰু স্বীকৃতি তেওঁলোকক ষষ্ঠী মিত্ৰৰ বুলি তেওঁলোকক নাম এটাও দিছে। চ' এনেধৰণৰ যিখিনি মানুহে ইমান ছেল্ফলেছলি এই প্ৰকৃতিক ৰক্ষাৰ ক্ষেত্ৰে আৰু আমাৰ দীপৰ বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰে কাম কৰি আছে, ই আমাক সঁচাকৈ অনুপ্ৰেৰণা জাগে। আৰু তাৰ ফলস্বৰূপে আমাকো লাগে যে মানে দীপৰ বিলখনটো খালি সেই মানুহকেইজনৰে নহয়, তেন্তে আমি দীপৰ বিলক বচোৱাৰ ক্ষেত্ৰতো আমি এশবাৰ ভাবিব লাগিব। এজন মোৰ খুব প্ৰিয় অনুপ্ৰেৰণাস্বৰূপ বুলিয়েই ক'ব লাগিব, তেখেতৰ নাম আছে ডেভিড এটেনবৰো। আৰু তেখেতে কৈছে আমি এটা বস্তু সংৰক্ষণ তেতিয়াই কৰিব পাৰিম যেতিয়া আমি সেই বস্তুটোক এক্সপিৰিয়েঞ্চ কৰিব পাৰিম, কাৰণ কি আমি এটা বস্তু যেতিয়ালৈকে চুই নাচাম আমি তাৰ অৰ্থ গম নাপাম, মানে যে সেই বস্তুটোৰ কিমান মানে ভেলিউজখিনি কি আমি গম নাপাওঁ। সেয়েহে মই আমাৰ উঠি অহা প্ৰজন্মক এয়াই ক'ম যে আমি ছেলফিৰ বাহিৰেও আমি কেনেকৈ প্ৰকৃতিৰ লগত মানে নিজকে মিল খুৱাব পাৰোঁ সেইটোৰ প্ৰতি আমি অলপমান দায়বদ্ধ হ'ব লাগে, অলপমান আমি চিন্তা কৰিব লাগে। জুবিন দাই সদায় প্ৰকৃতি প্ৰেম কৰিছিলে, কিন্তু তেওঁ যি সাৰ কথা কৈছিলে তেওঁ এইকাৰণে কোৱা নাই যে তেওঁ খালি ক'ব লাগে বুলি, কাৰণ কি তেওঁ সেই বস্তুটো নিজৰ জীৱনত অনুশীলন কৰিছিলে, তেওঁ সেই বস্তুখিনি অনুভৱ কৰিছিলে। চ' মই এয়াই ক'ম যে উঠি অহা প্ৰজন্মই আজি জুবিন দাই প্ৰকৃতিক ভাল পায় তাৰ বিষয়ে খালি কৈ থাকিলে নহ'ব, আজি তুমি প্ৰকৃত অৰ্থত মাটিক চুই চাই জানিব লাগিব, তুমি নদীৰ পানী কিমান ঠাণ্ডা সেই বুজিব লাগিব, গছ এটাক ডাঙৰ কৰিবলৈ কি কি কৰিব লাগে সেয়া জানিব লাগিব। জুবিন দাৰ কথাটো মই এইকাৰণে আনিছোঁ কাৰণ কি যিহেতু এই মুহূৰ্তত তেওঁ খুব ৰেলিভেণ্ট হৈ আছে আৰু আমি আজি সকলোৱে তেওঁৰ কাৰণে আজি আমি চিন্তা কৰি আছোঁ। বহুতো এনেকুৱা মানুহ আহি আজি পৰিছে যিসকল আছে আগতে তেওঁৰ গান শুনা নাছিলে, তো আজি তেওঁ আকৌ তেওঁৰ এই কথাখিনি গম পাই তেওঁক আকৌ নতুনভাৱে তেওঁক আৱিষ্কাৰ কৰি আছে। তো সেই সূত্ৰে মই এয়াই ক'ব বিচাৰিছোঁ যে আমি যাতে তেওঁৰ এই যিখিনি সত্তা তেওঁৰ যিখিনি চেতনা আৰু চিন্তা এই চিন্তাখিনিক যেন নিজৰ জীৱনত অধ্যয়ন কৰি অনুশীলনো কৰোঁ। দীপৰ বিলৰ যিখিনি ডাম্প আছে বা ৱেষ্ট যিখিনি আছে ৱেষ্টক লৈ বহুত বছৰৰ পৰা মিডৱে জাৰ্ণি বুলি এটা অনুষ্ঠান আছে, তেওঁলোকে কাম কৰি আছে। চ' তেওঁলোকৰ লগত আমি লগ হৈ অগাদ বুলি এজন ৰেপাৰ আছে তেওঁৰ লগতো সংযোগ কৰি আমি এটা গান কৰিছিলোঁ মিডৱে ছং বুলি। চ' সেই গানটোত আমি এই আমাৰ যিখিনি ৱেষ্ট মেনেজমেণ্টৰ সমস্যা, কাৰণ কি আজি আমি যদি প্ৰকৃত অৰ্থত দীপৰ বিলৰ ৱেষ্টখিনিৰ সমস্যা যদি আমি সমাধান কৰিব লাগে তেন্তে তাৰ প্ৰথম কথাটো হ'ব চ'ৰ্চ এগ্ৰিগেশ্যন। চ' কেনেকৈ আমি চ'ৰ্চতে যদি আমি ৱেষ্টটো ক্ৰিয়েট নকৰোঁ তেন্তে সি গৈ সেই ডাম্পিং গ্ৰাউণ্ডৰ গ'লে নাযাবই, হয় ন? চ' সেই বস্তুখিনিক অলপমান সজাগ কৰাৰ কাৰণে আমি এটা গান কৰিছিলোঁ। বাট প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ আগৰ পৰাই এজ এ বেণ্ড আমি ভাবোঁ যে যিহেতু আমি প্ৰকৃতিৰে অংশ নহয় জানো, আমি প্ৰকৃতিৰ পৰাতো কোনো ছেপাৰেটেড নহয়। চ' সেই সূত্ৰে আমি সদায় অনুপ্ৰেৰণা লৈছোঁ, খালি আমি বুলিয়েই নহয়, আজি যদি আমি জ্যোতিপ্ৰসাদৰ কথা কওঁ, আমি বিষ্ণু ৰাভাৰ কথা পাতোঁ, যদি আমি যদি শেহতীয়া জয়ন্ত হাজৰিকাৰো কিছু গীত যদি আমি শুনো, ভূপেন দাইটো সদায় মাত মাতিছে, জুবিন দাইটো মাত মাতিছে, আমি দেখিম যে তেওঁলোকৰ গানত সদায় আপুনি প্ৰকৃতিৰ ৰেফাৰেঞ্চ পাব, ইন দ্য ফৰ্ম অফ মেটাফৰে হওক বা ইন দ্য ফৰ্ম অফ ইনস্পিৰেশ্যনে হওক। চ' প্ৰকৃতি অবিহনে কোনো ধৰণৰ আৰ্টো চাগে সম্ভৱ নহয়। চ' এজন মানে আৰ্ট জীয়াই থাকিবলৈ হ'লে প্ৰকৃতিও জীয়াই থাকিব লাগিব। বিউটি এণ্ড অলছ' আই মিন ইটছ লাইক য়িং য়াং, ন? চ' ইভেন টু আণ্ডাৰষ্টেণ্ড দ্য ডাৰ্ক ছাইড এণ্ড দ্য হাৰ্ছ ছাইডছ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড নেচাৰ।
1: প্ৰকৃতি আমাৰ গুৰু, প্ৰকৃতিৰ লগত সহবাস কৰিলেহে আমি প্ৰকৃত শিক্ষা লাভ কৰিব পাৰোঁ। জীৱনটো কেনেকৈ সহজভাৱে ল'ব লাগে প্ৰকৃতিয়ে আমাক শিকায়, প্ৰকৃতিয়ে শিকায় জীৱন জীয়াবলৈ।
2: প্ৰকৃতি সেউজীয়া কৰি ৰখাৰ তথা জৈৱ বৈচিত্ৰতাক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতেই দীপৰ বিলকে আদি কৰি জলাশয়সমূহক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। আমাক প্ৰয়োজন এক সেউজীয়া পৃথিৱী।

0: আমাৰ দায়িত্ব উত্তৰ প্ৰজন্মৰ হাতত এৰি যোৱাৰ এক সেউজী ধৰণী।
1: ইমানপুৰ শ্ৰোতাসকলে দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক প্ৰামাণ্য লেখ্যখনি শুনিলে। যুগুতে আগবঢ়ালে দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। আগবঢ়াইছিল দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, সহযোগ কৰিছিল প্ৰাণজিৎ প্ৰীতম কলিতাই। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: को गिरफ्तार किया है। पुलिस ने बताया कि आरोपी आईएसआई हैंडलर शहजाद भट्टी और उसके साथियों के निर्देश पर राष्ट्रीय राजधानी में आतंकी गतिविधि को अंजाम देने की योजना बना रहे थे। आज जम्मू में भगवती नगर आधार शिविर से कड़ी सुरक्षा के बीच उपराज्यपाल मनोज सिन्हा ने सालाना श्री अमरनाथ जी यात्रा के लिए 4,822 तीर्थयात्रियों के पहले जत्थे को रवाना किया। इस पवित्र यात्रा में शामिल होने के लिए देश के अलग अलग हिस्सों से तीर्थयात्री जम्मू पहुंच रहे हैं। यूक्रेन के कीव में रूस के ड्रोन और मिसाइल हमले में 11 लोग मारे गए और कई लोग घायल हो गए। स्थानीय समाचार एजेंसियों ने बताया कि आज शहर के कई हिस्सों में विस्फोटों की आवाजें सुनी गईं। ये हमले इस सप्ताह की शुरुआत में यूक्रेन द्वारा मॉस्को पर किए गए ड्रोन हमलों के बाद हुए हैं। दक्षिण पश्चिम मानसून आज दिल्ली के सभी इलाकों सहित गुजरात, उत्तर प्रदेश, मध्य प्रदेश, हरियाणा और पंजाब के ज्यादातर हिस्सों और राजस्थान के कुछ इलाकों में आगे बढ़ गया है। राजधानी में बारिश से गर्मी और उमस से भरे मौसम से काफी राहत मिली है। मौसम विभाग ने अगले 2 से 3 दिन में मानसून के उत्तर भारत के कई और इलाकों में आगे बढ़ने की संभावना व्यक्त की है। फीफा विश्व कप के रोमांचक मुकाबले में बेल्जियम ने सेनेगल को अतिरिक्त समय में 3-2 से हराकर राउंड ऑफ 16 में प्रवेश कर लिया है। यूरी टिलमैंस ने 125वें मिनट में पेनल्टी से गोल दागकर बेल्जियम को 3-2 की रोमांचक जीत दिलाई। राउंड ऑफ 32 के मैच में सह मेजबान अमेरिका ने आज सुबह बोस्निया और हर्जेगोविना को नॉकआउट राउंड में 2-0 से हराकर अपनी पहली जीत दर्ज की। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস। অহা 5 জুলাইত হ'বলগীয়া APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু অহা 25 জুলাইৰ পৰা 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ড০ ৰবি কোটাই কয় যে ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 জন লোকৰ মৃত্যু হৈছে। জিলাখনত 8 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকোটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনৰ বানত ক্ষয়ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে যাৱতীয় সকলো সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায় পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ

প্ৰথমটো দলত 29 গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে হ্ৰাস কৰা হৈছে। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগৃত যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। যোৰহাট জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত কালি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পৰ্টেলটো মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ অধীনৰ যোৰহাট জিলা কেন্দ্ৰই বিকশাই তোলা এই পৰ্টেলৰ জৰিয়তে জিলাখনৰ নাগৰিকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নহাকৈয়ে বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ মতামত, পৰামৰ্শ তথা আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্ত জয় শিৱানীয়ে জানিবলৈ দিছে। যোৰহাট জিলাবাসীয়ে www.jagritojorhat.assam.gov.in লগ ইন কৰি নিজৰ নিজৰ অভাৱ অভিযোগসমূহ দাখিল কৰিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ে এই বিষয়সমূহ সংশ্লিষ্ট বিভাগলৈ অনলাইন যোগে প্ৰেৰণ কৰি সমস্যা সমাধান তথা নিষ্পত্তিৰ প্ৰয়াস কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচি, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগনত 2খনকৈ কোৱাৰ্টাৰ ফাইনেল, 1খন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে 1খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ইণ্ডিয়ান ছুপাৰ লীগ ক্লাবছ, আই লীগ ছাইডছ, ছাৰ্ভিচেছ দলকে ধৰি কেইবাটাও ঘৰুৱা আৰু বিদেশী দলে অংশ ল'ব। নতুনকৈ অৱতীৰ্ণ হ'বলগীয়া দলসমূহৰ ভিতৰত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ ডিফেণ্ডাৰ্ছ ফুটবল ক্লাব, মেঘালয়ৰ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন নংকিছ স্পৰ্টছ ছ'চিয়েল এণ্ড কালচাৰেল ক্লাব অন্যতম। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কোৰ বে এৰিয়া ষ্টেডিয়ামত

0: অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অন্তিম 15 মিনিটত ইংলেণ্ডৰ হেৰি কেনে 2টাকৈ গল দি দলটোক জয়ৰ সোৱাদ দিয়ে। অহা 6 জুলাইত হবলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস। অহা 5 জুলাইত হ'বলগীয়া APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস। আৰু অহা 25 জুলাইৰ পৰা 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঠ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 পৰা। এতিয়া শুনক কেইটিমান হিন্দী ছবিৰ গীত। প্ৰথমতে শুনক জানি দুশ্মন ছবিৰ এটি গীত। গীতিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ, অলকা য়াগনিক আৰু প্ৰশান্তে। গীতিকাৰ সমীৰ, সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

হিন্দী ছবি গীত গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইডিঅ'ৰ বুলনি।

0: আইডিয়েল বুলনীৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনী মুকলি কৰিছো। শ্ৰোতা আইডিয়েলসকল, আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছো গুৱাহাটী নুনমাটিৰ সুৰুজমুখী আত্মসহায়ক গোটৰ এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতে শুনোৱা হওক দিহা নাম।
1: কৃষ্ণ কৃষ্ণ হৰি।

দিহানাম শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিয়া নাম।

ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটী নুনমাটিৰ সুৰুজমুখী আত্মসহায়ক গোটৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে বিচিত্ৰা বৰ্মন, জয়শ্ৰী নাথ, জ্যোৎস্না দেৱী, পুতুলি বৰ্মন, বীণা নাথ, ববিতা ডেকা, জুনু দেৱী, কৰবী লহকৰ, উত্তৰা সূত্ৰধৰ আৰু ৰুমি ডেকা। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।

0: সুকী অধিকাৰীৰ কণ্ঠৰ গীত দুটি শুনিলে। গীত দুটিৰ ৰচনা আছিল ক্ৰমে অম্বিকাগিৰি ৰয় চৌধুৰীৰ আৰু কাকুল চলিহাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মহাদেৱ দাস আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি।
1: গুরু

0: ইয়াতে কৈছে বোলে আস্তিকস্য মুনিৰ্মাতা মা বাহুকি ভগিনীস্ত তথা জরৎকারু মুনিৰ্পত্নী মা বিষাহুৰিয়াই আরে চোৱা তেৰাত্ৰি হানে বেউলাৰ স্বামী লক্ষিন্দাৰক কালিৰ নাগে যা হেলা আৰু জেলা
1: গুধাৰ যা পাক পাইছে
0: পোৱাৰ লগে লগে তেতিয়া লক্ষিন্দাৰে ডিঙা
1: কন্যা তোমাক এনেকুৱা কথা কৈছে
0: তেতিয়া
1: মই বাচি থাকোতে
0: এইবুলি ডিঙা
1: ডিঙাৰ পৰা জাপ মাৰি নামছি
0: আৰে বাচিয়া বিলাক চাই
1: মাত লগাইছে
0: যে বাচিয়াসকল
1: বাচিয়াসকল
0: এই মুহূৰ্তত গোধা ৰাজ্যত যিমান গোধা আছে
1: চবকে ধৰি বান্ধি মোৰ চৰক বুলি লৈ আহা
0: এইও তেতিয়া মানে সেই বাচিয়া বিলাকে গোধা গোধনী বিলাকক বান্ধি ধৰি আনি
1: লক্ষিন্দাৰ আগত থিয় কৰি দিছে
0: তেতিয়া মানে বেউলা আৰু লক্ষিন্দাৰে
1: দুজনে চাই পেলাই চিধাই মাত লগাইছি ইহঁতো এনেই মৰি আছে
0: গতিকে ইহঁতক মই নামাৰো
1: ইহঁতক নামাৰো মই ইহঁতক মাৰি লাভ নাই লাভ নাই
0: গতিকে এই মুহূৰ্তত গোধা ৰাজ্য
1: বেৰি ধৰিছে।

0: হয় হয় তেতিয়া মানে গোধাবিলাকো শাস্তি দিম, জাপ মাৰি মধুকৰ ডিঙাত
1: উঠি লৈছি,
0: আৰে উঠি লৈ ডিঙা বাই বাই
1: যাই আছে,
0: আৰে যাই যাই যাই যাই।
1: হঠাতে বেলাৰ এটা কথা মনত পৰে,
0: আৰে ইয়াৰ পৰা বধাই চম্পক নগৰক
1: লাগি নাই আৰু মাত্ৰ দুবেলাৰ ভাত আছে,
0: হা
1: দুবেলাৰ ভাত আছে,
0: যা মই প্ৰভুক কথাটো
1: কৈ লওঁ
0: এইবুলি তেতিয়া বেউলাই লখিন্দৰক চাই
1: মাত লগা কথাটো কৱে
0: কেনেকে
1: শুনা।

0: অমৰ সংগম দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰস্তাৱে পূৰ্ণ সমৰ্থন লাভ কৰিছে। চৰকাৰে উন্নয়নৰ সৈতে বহন ক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সুচল কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বেংগালুৰুৰ মাদাপাটনা গাঁৱৰ এটা শিলৰ কুঁৱেৰীত সংঘটিত দুৰ্ঘটনাত 7 শ্ৰমিকে প্ৰাণ হেৰুৱায়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ লগতে সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্ৰধানমন্ত্ৰী টাকাইছিৰ ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাত সহায় কৰিব। উল্লেখযোগ্য যে 2024 চনৰ নৱেম্বৰত টকিঅ'ত অনুষ্ঠিত প্ৰথম অৰ্থনৈতিক সুৰক্ষা বিষয়ক আলোচনাত দুয়ো দেশে কৌশলগত অংশীদাৰ

জড়িত বৃদ্ধিৰ ক্ষেত্ৰত পাঁচটা অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰিছিল। এই ক্ষেত্ৰসমূহ আছিল ছেমিকণ্ডাক্টৰ, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰস্তাৱে পূৰ্ণ সমৰ্থন লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ গোলকীয় সন্ত্ৰাসবাদ বিৰোধী ৰণনীতিৰ সন্দৰ্ভত নৱম পৰ্যালোচনাত 140খন সদস্য ৰাষ্ট্ৰই ভোটদান কৰে। বৈঠকত সদস্য ৰাষ্ট্ৰসমূহক 3 দশক পূৰ্বে ভাৰতে আগবঢ়োৱা এই প্ৰস্তাৱ চূড়ান্ত কৰাৰ বাবে যাৱতীয় প্ৰচেষ্টা ল'বলৈ আহান জনোৱা হয়। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে কয় যে সমগ্ৰ বিশ্বই সন্মত হোৱা আইনী পৰিকাঠামো নোহোৱাৰ বাবে গোলকীয় সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা এতিয়াও দুৰ্বল হৈ আছে। তেওঁ কয় যে সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো দ্বৈত স্থিতি থকাটো উচিত নহয়।

ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হাৰিছে কয় যে সমগ্ৰ বিশ্বই সন্মত হোৱা আইনী পৰিকাঠামো নোহোৱাৰ বাবে গোলকীয় সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টা এতিয়াও দুৰ্বল হৈ আছে। তেওঁ কয় যে সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো দ্বৈত স্থিতি থকাটো উচিত নহয়। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, বিচাৰ প্ৰক্ৰিয়া আৰু প্ৰত্যাৰ্পণ শক্তিশালী কৰাৰ লগতে সন্ত্ৰাসবাদৰ বাবে পুঁজি আৰু অস্ত্ৰ শস্ত্ৰৰ যোগান দুৰ্বল কৰিব বুলি তেওঁ উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু আৰ্জেণ্টিনাই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে। চৰকাৰে উন্নয়নৰ সৈতে বহন ক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সুচল কৰি তুলিছে বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৈদ্যুতিক সচলতা বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কয় যে চৰকাৰৰ এই নীতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰিৱেশ আৰু অৰ্থনীতিৰ সমবিকাশৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰে। তেওঁ কয় যে দ্ৰুত ঔদ্যোগিক বিকাশ সত্বেও দেশত বনাঞ্চলৰ পৰিধি 2014 চনৰ 7,1,673 বৰ্গ কিলোমিটাৰৰ পৰা 7,15,000 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত ভিডিঅটো ভুৱা বুলি অভিহিত কৰিছে। উদ্দেশ্য প্ৰণোদিতভাৱে পাকিস্তানৰ একাউণ্টৰ পৰা প্ৰচাৰিত ভিডিঅটো জেনেৰেল দ্বিবেদীয়ে প্ৰতিবাদকল্পে পদত্যাগ কৰা বুলি আৰু জেনেৰেল ধীৰাজ ছেঠক দায়িত্ব অৰ্পণ কৰা বুলি দাবী কৰা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰকাশ কৰা মতে ভিডিঅটো ডিপফেক প্ৰযুক্তিৰ সহায়ত কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা হৈছে আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে প্ৰচাৰ কৰা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰই এনে কোনো বিবৃতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে। জেনেৰেল দ্বিবেদীৰ অৱসৰ গ্ৰহণৰ পাছত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি নতুন স্থল সেনাধ্যক্ষ নিয়োগ কৰা হৈছে বুলি ব্যুৰই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় বৰ্ষা আধাৰিত অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে পৰিচালিত অসমৰ বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ দ্বাৰা শোণিতপুৰ জিলাৰ বৰজুলি ক্ষেত্ৰক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। ইন চিটু কনজাৰ্ভেশ্যন এণ্ড মেনেজমেণ্ট অব ৱাইল্ড ৰাইচ শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে বনৰীয়া ধানৰ প্ৰাকৃতিক বসতিস্থলত সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ভাৰতৰ বনৰীয়া ধানৰ বৈচিত্ৰ সংৰক্ষণ আৰু জলবায়ু স্থিতিস্থাপক কৃষি প্ৰসাৰৰ দিশত এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সংশোধন ব্যুৰোৱে 2022 চনৰ পৰা এই প্ৰকল্পত কাম কৰি আহিছে। বেংগালুৰুৰ দক্ষিণ তালুকৰ মাদাপাটনা গাঁৱৰ এটা শিলৰ কুৱেৰীত আজি সংঘটিত দুৰ্ঘটনাৰ ফলত 7 জন শ্ৰমিকৰ মৃত্যু হয়। কুৱেৰীটোৰ ওপৰৰ অংশৰ পৰা এটা বৃহৎ শিল আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে শিলটো কুৱেৰীৰ তলৰ অংশত কাম কৰি থকা শ্ৰমিককেইজনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু কুৱেৰীটোৰ মালিকৰ সন্ধান অব্যাহত ৰাখিছে। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডঃ জি পৰমেশ্বৰে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাত ব্যৰ্থ হোৱা কুৱেৰীটোৰ মালিকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে। ইয়াৰ লগে লগে এই বাৰ্ষিক তীৰ্থযাত্ৰাও আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই উপলক্ষে সাংসদ যুগল কিশোৰ শৰ্মাই তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুকলমে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে। জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বিজেপিৰ সুনীল শৰ্মায়ো তীৰ্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে জম্মু কাশ্মীৰ দেৱোত্তৰ পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাই তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিব। ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ আৱাসিক এলেকাত যোৱা নিশা ৰাছিয়াই ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত 13 জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ বিভিন্ন অংশৰ পৰা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। সমগ্ৰ চহৰখনত ছাইৰেনৰ শব্দই আতংকৰ সৃষ্টি কৰাৰ লগতে বহু লোকে মেট্ৰ ষ্টেচনত আশ্ৰয় লয়। কিয়েভৰ মেয়ৰ ভিটালী ক্লিটস্কোই জনোৱা মতে ড্ৰোনৰ আক্ৰমণত চেণ্ট্ৰেল ছেভচেনকো বুলৱাৰ্ডৰ এখন হোটেলৰ ছাদত অগ্নিসংযোগ হয়। এই সপ্তাহৰ আৰম্ভণিতে ইউক্ৰেইনে মস্কোত ড্ৰোন আক্ৰমণ চলোৱাৰ পাছতে ৰাছিয়াই যোৱা নিশা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়।
ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো

0: বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব। 23 আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন আৰু কিশোৰ ভাৰতী ক্ৰীড়াংগনত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত 26 জুলাইৰ পৰা 16 আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহৰ উপৰি এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া প্ৰস্তাৱে পূৰ্ণ সমৰ্থন লাভ কৰিছে। চৰকাৰে উন্নয়নৰ সৈতে বহন ক্ষমতাৰ সমতা স্থাপনৰ নীতিৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ সুনিশ্চিত কৰি জীৱন ধাৰণ সুচল কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বেংগালুৰুৰ মাদাপাটনা গাঁৱৰ এটা শিলৰ কুৰিত সংঘটিত দুৰ্ঘটনাত 7 জন শ্ৰমিকে প্ৰাণ হেৰুৱায়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ অথবা এআইআৰ ৰেডিঅ'। এতিয়া শুনক অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন।

0: বুজে
1: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে আগবঢ়ালে ৰশ্মিতা কাশ্যপে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিনজনীয় সমল ব্যুৰোৱে অসম আৰ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত 2022 চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে। কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। লক্ষীপুৰত অনুষ্ঠিত কাছাৰ আনাৰস সম্পৰ্কীয় শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কাৰ্যসূচী আৰু ক্ৰেতা বিক্ৰেতা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজত পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসৰ পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাপন্ধাৰ দুৱাৰ বাগৰি সমবায় সমিতি লিমিটেডৰ বাগজান শাখা কাৰ্যালয়ত সমবায় দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে সমবায় খণ্ডৰ উত্তৰণ ঘটাব পাৰি সেই বিষয়ে আলোকপাত কৰে।
3: এই সমবায় সপ্তাহৰ যি উদযাপন, এই দাৰবাগৰি সমবায় সমিতিৰ উদ্যোগত আজি কলিয়াবৰ সমজিলা এলেকাৰ প্ৰায় সকলো সমবায় একত্ৰিত হৈ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছে। আৰু ইয়াত এইবাৰৰ লক্ষ্য কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সমবায় ভিত্তিত কৃষিখণ্ডৰ উন্নয়ন। গতিকে কৃষিখণ্ডত প্ৰযুক্তিৰ মাজেদি সমবায় ভিত্তিক যিটো উন্নয়নৰ কথা ভাবিছে, ই এটা খুব সুন্দৰ লক্ষ্য আৰু আমি আশা কৰিছোঁ অসমত থকা তাৰ বাবে যিখিনি প্ৰত্যাহ্বান আছে, এই প্ৰত্যাহ্বানখিনি নেওচি যাতে সকলো একত্ৰিত হৈ কৃষিৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ মাজেদি আগবাঢ়িব পাৰে।
2: এই অনুষ্ঠানতে খেতিপথাৰত কিদৰে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি সেয়াও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ

অসম জিলাৰ আয়ুক্ত ৰাজবৰুৱা, নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও জিলা সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক প্ৰবীণ বৰা, দুৱাৰবাগৰি সমবায় সমিতিৰ সভাপতি মহিম ৰাজখোৱা আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে 11খন সমবায়ৰ সভাপতি সম্পাদক উপস্থিত থাকে। গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত আজিৰে পৰা বৰগীত, লোকগীত আৰু বনগীতৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত বয়সৰ কোনো নিৰ্দিষ্ট সীমা ৰখা হোৱা নাই, সেয়ে সকলোৱে কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰিব। শিলপুখুৰীৰ নৱগ্ৰহ পথৰ দীপক সংঘৰ প্ৰাংগণত প্ৰতিদিনে পুৱা 10 বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ'ব। 7 জুলাইত কৰ্মশালাৰ সামৰণি পৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত হ'ব লগা নকআউট পৰ্যায়ৰ আন এখন খেলত পৰ্টুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হ'বলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বছনিয়া হাৰ্জেগোভিনাক 2-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চন্দন দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

চন্দন দাসৰ কণ্ঠৰ গীত দুটি শুনিলে। এলবামটি আছিল ৰুদ্ৰ। প্ৰথম গীতটিৰ কথা আৰু সুৰ আছিল পলাশ গগৈৰ, দ্বিতীয় গীতটিৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: আসন থেকপন ইপিয়ালাম কে মুনিত আতুম ফু ফি আংথুন পেন ওয়াংবম আক্রং লাম লাপেন জুতাং আহিন পেনলে লংপাংবার দাম তামে ভারত আদেত কাচিংরি লাপেন নিং ইসিপেট কেদু থেক ইসি কাংথিমলিম আদেত নমাত ভারত আংকাং সুরি সিরা ভারত সক্রা ফকেট রাহিনী কানিংজে আলামদু
1: নমস্কার, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। অসমৰ ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। কাছাৰৰ জিলা লক্ষীমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা আৰু সমবায় বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দাৰবাগুৰিত সমবায় সমিতি লিমিটেডৰ বাগজান শাখা কাৰ্যালয়ৰ সমবায় দিৱসৰ আয়োজন কৰা হয়। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগ্ৰত যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ সন্মুখীন হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।
0: এডভাইজরি বোর্ড অফ এডুকেশন কাপিংখাট আতেংপেন পাচুনাংজি ফো আংডেং ভারত কাচারি আলু আতেংপেন কাপিংখাট আতেংসি ফারুকরে সিরকেপরা ফোকেপরা থ্রক আনিংকান বি জি খের কেজাপন ইসি কাংথিমলিম আকুমিশন পদুপন্ল বাংসো আকুমিশন আলং সেন্ট্রেল এডভাইজরি বোর্ড অফ এডুকেশন সি এ বিই আতেংপেন ট্রাই ল্যাংগুয়েজ সন্থমালাম কেজংপন দোল লাসো কাপিংখাট আতেংসি ইপিয়ালাম আবাংকে লংরিয়ালাম হিন্দি আলাম আবাংকে দেব পিয়ালাম লাপেন ইংলিশ আলাম আবাংকে সুমিন্দার আদাং পিয়ে আলাম হকপন্ন কিরিপ আংকুংপেন পুথত চেথানপন সেনাং আফ্রাংসি ইপিয়ালাম কেপাংডাং আহিন লো কাচারলি আলং কেডেংপন পেডাং আন আসন থেকপনং ইপিয়ালাম কে মুনিত আতুম ফু ফি আংথুন পেন ওয়াংবম আক্রং লাম লাপেন জুতাং আহিন পেনলে লংপাংবার দাম তামে ভারত আদেত কাচিংরি লাপেন নিং ইসিপেট কেদু থেক ইসি কাংথিমলিম আদেত নমাত ভারত আংকাং সুরি সিরা ভারত সক্রা ফকেট রাহিনী কানিংজে আলামদু লাপেন ইং কয়রাহিনী আবাংকে লো কাছারলি মাতে কনস্টিটিউশন পেন কেডেংপন সরকারি পেনসি ইসি রিকগনেশন আলাম দেংপন কিরিপাংকুংহিনী ভারত আদেত কাছারি আরন আতেংপেন আর্টিকল নম্বর ইং কয়রা শ্রীকেপ লাপেন থংকেপ আতেংপেন দেট পি আমুলুক আতুম আফান জুতাং লাপেন লো কাছারলি আজাকং কিপি পাদুপন পিনি নিলি লামথে লান পেন থান পেনসি ইংটন গকল
2: লাপুয়ানসি মন্দর তেরন পেন কে থান পন লামজির আর্জিক লংথাংল লাকে আকাশবাণী গুয়াহাটি মহাবাহু দনমালিয়া দুন্থু লুনবারি মাংডেং দাম এগলো নাং পিনি লুনবারি মাংডেং আলং আফ্রাংসি কাবান রং ফার্পি পেন কে লুন আলুন আর্জিক লংপ আলুন কে সের দিহুন আলুন আর্জিক সেনাং

ti, que pankriyalandi, que acharanam loti, silonanka umri.

你

τόλοι με μπαλνισουρίδον με

कंकं जीनाम थे तांगे ची

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো, মই নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু কাছাৰ জিলাৰ লক্ষীপুৰৰ কিউ প্ৰজাতিৰ আনাৰসৰ জৈৱিক গুণগত মান আৰু সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয়

0: জৰ স্বীকৃতি লাভ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ডঃ ৰবি কোটাই কয় যে ৰাজ্যৰ বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাৰ প্ৰায় 50,000 লোক বানৰ কবলৰ পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে। জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানৰ ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকোটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6 আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59 স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানৰ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনৰ বানত ক্ষয় ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দাৰবাগুৰি সমবায় সমিতি লিমিটেডৰ বাঘজান শাখা কাৰ্যালয়ৰ সমবায় দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰেৰে কিদৰে সমবায় খণ্ডৰ উত্তৰণ ঘটাব পাৰি সেই বিষয়ে আলোকপাত কৰে।
1: এই সমবায় সপ্তাহৰ যি উদযাপন, এই দাৰবাগৰি সমবায় সমিতিৰ উদ্যোগত আজি কলিয়াবৰ সমজিলা এলেকাৰ প্ৰায় সকলো সমবায় একত্ৰিত হৈ এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিছে আৰু ইয়াত এইবাৰৰ লক্ষ্য কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সমবায় ভিত্তিত কৃষিখণ্ডৰ উন্নয়ন। গতিকে কৃষিখণ্ডত প্ৰযুক্তিৰ মাজেদি সমবায় ভিত্তিক যিটো উন্নয়নৰ কথা ভাবিছে, ই এটা খুব সুন্দৰ লক্ষ্য আৰু আমি আশা কৰিছোঁ অসমত থকা তাৰ বাবে যিখিনি প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানখিনি নেওচি যাতে সকলো একত্ৰিত হৈ কৃষিৰ উন্নতিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ মাজেদি আগবাঢ়িব পাৰে।
0: এই অনুষ্ঠানতে খেতিপথাৰত কিদৰে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি সেয়াও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজবৰুৱা, নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, নগাঁও জিলাৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক প্ৰবীণ বৰা, দাৰবাগুৰি সমবায় সমিতিৰ সভাপতি মহিম ৰাজখোৱা আৰু সম্পাদক আতাউৰ ৰহমানৰ লগতে 11 সমবায় সভাপতি সম্পাদক উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত মীন পশুপালন আৰু দুগ্ধ উৎপাদনৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাৰ মাজত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফলকৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ডৰ সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, ট্ৰেটাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডক সুদৃঢ়কৰণক লৈ আলোচনা কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাপূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্রীর অতিরিক্ত মুখ্য সচিব ডক্টর কে

0: কে দ্বিবেদী, অসম ভৱনৰ আৱসায়িক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানৰ ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বিত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহতিৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে আন কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালী জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্বীকৃতি লাভ কৰিছে বুলি খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। লক্ষীপুৰত অনুষ্ঠিত কাছাৰ আনাৰসৰ সম্পৰ্কীয় শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কাৰ্যসূচী আৰু ক্ৰেতা বিক্ৰেতা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছত ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজত পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু কাছাৰ জিলাৰ লক্ষীপুৰৰ কিউ প্ৰজাতিৰ আনাৰসৰ জৈৱিক গুণগত মান আৰু সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এয়াৰ মোবাইল এপযোগে। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে ঋতুৰিমত শীৰ্ষা ফুকন, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মা।

0: खास बातें कार्यक्रम अब यहीं समाप्त होता है।
1: হিন্দী কথিকাৰ অনুষ্ঠানটি শুনিলে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: অনুৰাগ মোৰ গীত,
6: আলাপ অনুৰাগ,
5: আভৰণ
6: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংগীতা কাকতিৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে ভজন শুনিলে সংগীতা কাকতিৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতিৰ

শ্রোতাসকলক পুনতে জনাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানটিত প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব এই বিষয়ে আলোচনাত ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু দীপাংকৰ লহকৰে, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

দহ বজাত এখনি আলেখ্য বাঘ শিকাৰৰ গীত, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত আবুল লেইছৰ কথিকা তিত সিং এইডৰ প্ৰথম খণ্ড। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ে আলোচনাত ভাগ ল'ব ডঃ শৰৎ শইকীয়া আৰু ডঃ অঞ্জন বৰাই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:20 ডঃ উপমা বৰ্মন ডেকাৰ সংস্কৃত কথিকা বেদে চান্দাসং প্ৰয়োগহা, 7:30 ফিফা বিশ্বকাপ 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান। এই আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। শ্ৰোতাসকলক এইখিনিতে জনাবলৈ লৈছোঁ আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। কাইলৈ পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডৰ বুলনিৰ স্বাস্থ্য শিতানৰ বিষয়, ঋতুস্ৰাৱৰ সময়ত ল'বলগীয়া সাৱধানতা। অতিথি হিচাপে থাকিব ডাঃ ৰফিকা দত্ত। অনুষ্ঠানটি আগবঢ়াব ভাস্বতী কলিতাই। 1:20 হৰেন্দ্ৰ চন্দ্ৰ নাথ আৰু সংগীসকলৰ দ্বাৰা পৰিৱেশিত ওজাপালি। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব উপন্যাস জলপদুমৰ পাঞ্চুৰ সপ্তম খণ্ড, ৰচনা দিলীপ ফুকনৰ, প্ৰযোজনা আৰু পাঠ ঋতুপৰ্ণ দাসৰ। 10:00 ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা প্ৰযোজনা আৰু উপস্থাপন ঋতুপৰ্ণ দাসৰ। 5:55 জ্ঞান বিজ্ঞান, আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত, 8:30 গীতিমালিকাৰ শিল্পীসকল হ'ল সুদক্ষিণা শৰ্মা দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা মৃণাল শৰ্মা পূৰৱী গগৈ আৰু হৃদয়ানন্দ গোস্বামী। 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ, 11:05 পাৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব এখনি প্ৰামাণ্য আলেখ্য মেখেলা উজোৱা পথ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাণজিৎ প্ৰীতম কলিতাৰ। দিনৰ 12:15 শুনিবলৈ পাব একক চিনেমাৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 কস্তুৰী বৰাৰ কণ্ঠৰ আধুনিক গীত, 1:50 হৰেণ কলিতাৰ কণ্ঠৰ লোকগীত। বিয়লি 5:25 সংস্কৃত শিক্ষাৰ পাঠ, এই অনুষ্ঠানৰ 7:30 খণ্ড শুনিবলৈ পাব, অংশগ্ৰহণ কৰিব কনৌজ বৈশ্য আৰু মৌচুমী কুমাৰীয়ে। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত শুনিবলৈ পাব এখনি আলেখ্য টমাছ আলফা এডিশ্যনৰ দ্বিতীয় খণ্ড, লিখক ডঃ ৰমেশ চন্দ্ৰ গোস্বামী। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত কথোপকথন বিষয় মৌপালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ, ইয়াত অংশগ্ৰহণ কৰিব ডঃ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী সাক্ষাৎ, অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু ডিব্ৰুগড়ৰ জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। দিছপুৰত কালি এখন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুক ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি মুখ্য সচিব ডঃ ৰবি গোটাই কয় যে ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে। এই সন্দৰ্ভত আমাৰ ধেমাজিৰ সংবাদদাতাৰ এইদৰে কয়।
1: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ

0: আটমৰা, টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানা ৰাজহচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানি, কঠালগুৰি, গোৰ্খালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়া সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ চাম্পৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
1: জিলাখনত 8 জন লোক এতিয়া সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তদুপৰি বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীকুটাই লগতে কয় যে ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1000 লোকে আশ্ৰয় লৈ থকাৰ উপৰিও ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। একেদৰে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে বুলি মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অন্তৱৰ্তী প্ৰতিবেদন দাখিল কৰা হ'ব। ৰাজ্য দুখনত বানৰ ক্ষয় ক্ষতিৰ চূড়ান্ত মূল্যায়নৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাৱতীয় সাহায্য আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিষয়ভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণৰ লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও বৈঠকত মিলিত হয়। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে 4খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন বিহু মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 2 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতে ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন সেউজ সপ্তাহ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ

0: থাকে।
1: মাতৃগোচৰ খণ্ড মানে আপোনাৰ
0: কি মাদাৰ প্লেন ব্লক মানে উদাহৰণ হিচাপে যদি আমি কওঁ, আমি আমৰ এটা ভাল প্ৰজাতি ধৰক লেংৰা বা দশেৰি বা মালদাই হওক, তাৰ এটা আমাৰ পৃথকভাৱে একোটা ব্লক লাগিব। সেই ব্লকটো আমাক এইকাৰণেই লাগিব, পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা আমি যদি আমি পুলি উৎপাদন কৰোঁ বা পুলি প্ৰস্তুত কৰোঁ, সেই যিটো তাৰ বিশ্বাসযোগ্যতা বা যিটো তাৰ গুণাগুণ বা সততা, সেইটো আমি পাব পাৰিম পৰৱৰ্তী পৰ্যায়ত। যদি আমি লেংৰাৰ আমৰ পুলি প্ৰজাতি আমি যদি উৎপাদন কৰোঁ, তেনেকুৱা হলে আমাক লেংৰা গছৰ মাতৃ গছ কেইজোপামান লাগিব। গতিকে সেইটো হৈছে যদি লেংৰাৰ কাৰণে আমি কৰোঁ, লেংৰা আমৰ এটা মাতৃ গছৰ খণ্ড। কাজি নেমুৰ কাৰণে যদি কৰোঁ, কাজি নেমুৰ তেনেকুৱা এটা মাতৃ গছৰ খণ্ড লাগিব। যি যি আমি যদি ফলৰ ক্ষেত্ৰত মই কৈছো, তেনেকে ফুলৰ ক্ষেত্ৰত জাৰবেৰা হলেও য়েল্লো কুইন ভেৰাইটি, যিটো অমিতাৰ ক্ষেত্ৰত যিটোকে বীজৰ পৰা কৰা হয়, মই এই পদ্ধতিকেইটাৰ কথাটো দ্বিতীয় পৰ্যায়ত মই কম যে এই যিটো বংশ বিস্তাৰৰ যিটো পদ্ধতি, এটা আমি বীজৰ পৰা কৰোঁ আৰু এটা আমি অংগজ পদ্ধতি, মানে গছৰ পৰা আমি এটা অংশ কাটি আনি তাৰ পৰা আমি বংশ বিস্তাৰ কৰোঁ। এতিয়া অমিতা, নাৰিকল, তামোল এইকেইটাৰ বংশ বিস্তাৰ আকৌ আমি পোনে পোনে বীজৰ পৰাই কৰা হয়। গতিকে তাত মাতৃগছৰ খণ্ডৰ কথাটোৰ পৰিণতা ইমান নাহে, কিন্তু আম, লিচু বা মধুৰিআম বা সুমথিৰা টেঙা বা কাজি নেমু, এইটোৰ ক্ষেত্ৰত যিহেতুকে আমি অংগজ পদ্ধতিৰে আমি বংশ বৃদ্ধি কৰোঁ, সেইকাৰণে তাত মাতৃগছৰ প্ৰয়োজনীয়তাটো বিশেষভাৱে থাকিব।
2: তাৰমানে মাতৃগছৰ যিটো ব্লক কৰা হ'ব, সেইটো মানে খুব অধিক উৎপাদনশীল, অধিক গুণৱান, তেনেকুৱা ধৰণৰ ভেৰাইটি বা গছৰ পৰা সেইটো মাতৃগছ মানে খণ্ডটো
1: আমি মানে ভালদৰে চাই ল'ব লাগিব,
2: ভালদৰে চাই ল'ব লাগিব, যাতে সঁচাই হয়। যেনেকে মাক চাই জীয়েক বুলি কয়, ঠিক তেনেকে মানে মাতৃগছৰ পৰা যিটো আমি তাৰ পৰা আমি অংশ ল'ম, পিছৰ পুলিবোৰ মানে মাতৃৰ নিচিনা হ'ব। সেই গতিকে মাতৃৰ যিটো অধিক গুণগত আৰু অধিক উৎপাদনশীল যিটো শক্তি, সেইটোৰ পৰা যাতে পিছৰ প্ৰজনী বা পিছৰ যিবিলাক বংশলৈ আহে, সেইকাৰণে মানে সন্তান সন্ততিবিলাকৰ কাৰণে, সেইকাৰণে আমাৰ
0: মাতৃগছৰ আমাক খণ্ডটো লাগিব। সেইটো এটা কাৰিকৰী দিশৰ এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া তাৰপিছত আমি এই পদ্ধতিকেইটাৰ কথা ক'লো, আমি পোনপটীয়াকৈ বীজৰ পৰা আমি কৰিব পাৰোঁ, আমি আমৰ পুলিও আমি বীজৰ পৰা পোনপটীয়াকৈ কৰিব পাৰোঁ, কিন্তু ইয়াত অসুবিধাটো হৈছে কি, এই যিটো চৰিত্ৰ মাতৃগছৰ, সেই চৰিত্ৰটো অক্ষুণ্ণ নাথাকে বীজৰ পৰা কৰিলে। কিন্তু আমি যদি অংগজ পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে লেংৰা আমৰ পৰা আমি যিটো আমি পুলি তৈয়াৰ কৰিম, সেইটো একেবাৰে লেংৰাই হ'বগৈ। এতিয়া বীজৰ পৰা কৰিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে, সাধাৰণতে বীজৰ পৰা যেতিয়া আমি কৰিবলৈ যাওঁ, তেতিয়া আমাৰ এই যিটো মই যে ক'লো মাতৃগছৰ যিখিনি গুণাগুণ, সেইখিনি তাত দেখিবলৈ পোৱা নাযায়,
2: ক্ৰছ হৈ যায়। বীজ মানে হ'ল এটা ক্ৰছ প্ৰডাক্ট, কাৰণে মাতৃগছৰ গুণাগুণ
0: নাহে। তাৰপিছত দ্বিতীয়তে আনটো অসুবিধা হৈছে যে বীজৰ পৰা যদি আমি পুলিটো কৰোঁ, কালক্ৰমত যেতিয়া সি গছ এজোপা হ'ব, সি তাৰ শাৰীৰিক অৱয়বটো বহুত ডাঙৰ হয়গৈ, ফলত কিছুমান আনুষংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট অসুবিধা হয়। তৃতীয়তে আকৌ হৈ গ'ল, যেতিয়া গছজোপাৰ আমাৰ ফুল ফুলে বা ফলন হয়, সেই সময়টো বীজৰ পৰা কৰিলে যথেষ্ট ডাঙৰ হয়,
2: দীঘলীয়া হয়,
0: পাঁচৰ পৰা সাত বছৰ সময় লাগে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি আংগিক পদ্ধতিৰে কৰোঁ, তেতিয়াহ'লে হ'ব কি, আমাৰ দুই বা তিনি বছৰতে আমি ফলো পাম, ফুলো ফুলিব, আৰু দ্বিতীয়তে গছজোপা আমাৰ চাপৰ আৰু জোপোৱা হয়, ফলত যিবিলাক আনুষাংগিক কৃষি কৰ্ম কৰাত আমাৰ যথেষ্ট সহায় হয়।
2: আৰু প্ৰতি একক ভূমিত আমি হাই ডেনচিটি বুলি কোৱা হয়,
0: অধিক সংখ্যক
2: আমি পুলি লগাব
0: পাৰোঁ, সেইটো এটা ডাঙৰ
2: প্ৰতিপালনৰ সুবিধা।
0: কিন্তু ইয়াতে কাৰিকৰী দিশৰ আন এটা কথা এটা আছে, মাতৃগছৰ নিচিনাকৈ, মাদাৰ প্লেন ব্লকৰ নিচিনাকৈ ৰুষ্টক ব্লকৰো আমাৰ এটা প্ৰয়োজনীয়তা থাকে। কেলে প্ৰয়োজনীয়তা আছে, এইবোৰ যিবোৰ আংগিক পদ্ধতি, যেনেকে আমি কলম কৰা বুলি কওঁ বা ডাল ধৰা অৰ্থাৎ লেয়াৰিং বা যোৰা কলম অৰ্থাৎ গ্ৰাফটিং বা বাডিং বা মুকুলন, এই শেষৰ যি দুটা পদ্ধতি, বাডিং আৰু গ্ৰাফটিং কৰিবলৈ যাওঁতে আমাক দুটা অংশ লাগে গছৰ, এটা হৈছে ওপৰৰ অংশ, এটা হৈছে তলৰ অংশ। ওপৰৰ অংশটোক আমি ছায়ন বুলি কওঁ, যিটো গছৰ কোমল ঠানি, আৰু তলৰ অংশটো হৈছে আমাৰ ৰুষ্টক বা গুৰি পুলি বুলি কওঁ। এতিয়া এই যিটো ৰুষ্টকৰ কথা প্ৰয়োজনীয়তা আহে, সেইকাৰণে ৰুষ্টক ব্লক এটা আমাক পৃথকভাৱে নাৰ্চাৰীখনত মানে প্ৰতিষ্ঠা কৰিব লাগে, প্ৰয়োজন। তাৰ পৰা আমি কি পাম, তাৰ পৰা আমি ৰুষ্টকবিলাক পাম,
2: আৰু তাৰ ফলৰ পৰা, পুৰত ফলৰ পৰা গুটি উলিয়াই পুলি তৈয়াৰ কৰিব লাগিব, আৰু মাতৃগছৰ পৰা তাৰ মানে ডাল কাটি আনি তাৰ ওপৰত যোৰা কলম কৰি দিব লাগিব। সেইটো কাৰণে মানে আমাৰ এই
0: দুটা অংশ আমাৰ প্ৰয়োজন হয়, আৰু সেই তলৰ অংশটোৰ কাৰণে আমাক ৰুষ্টক ব্লকৰ মানে প্ৰয়োজন হয়।
1: টাবতো আজিকালি আমৰ গছ লগোৱা দেখা যায়, অকমান ডাঙৰ মানে তাত ঠিক ফলৰ যিটো আকাৰ সেই একেই থাকে নে সৰু হৈ যায়? আম এডাল ধৰি লওক, আপুনি যিটো কলে লেংৰা আম এডাল, আমি যদি টাব এটাত কৰো, আপুনি যিটো কৈছিলে আংগিক পদ্ধতিৰে কৰা,
2: গুণাগুণ একে থাকিব, কিন্তু ধৰক আমাৰ যি মাটিত যিখিনি সা সুবিধা পায় গছ এজোপাই, সিপাই মাটিৰ পৰা যিমানখিনি পৌষ্টিক মূল্য, পানী বা আনুষংগিক বস্তু যিখিনি ল'ব পাৰে, কিন্তু টাব এটা তাৰ পৰিসৰটো কম হৈ থাকে। গতিকে টাবৰ ক্ষেত্ৰত মানে আমি খুব ডাঙৰকে বাগিচা কৰিব নোৱাৰোঁ। টাবত মানে তাৰ গুণাগুণ একে থাকিব, আকাৰ আকৃতি একে থাকিব, কিন্তু এজোপা গছ মাটিত থাকিলে যিমান
0: যিমান

0: উৎপাদন দিব, টাবত সেইখিনি দিব নোৱাৰে। আৰু টাবত বিশেষকে মানে আপোনাৰ সৌন্দৰ্যৰ বৰ্ধনৰ কাৰণেহে টাবত গোটেই কৰা হয়। যদি সা সুবিধা থাকে তেতিয়াহলে মাটিতে কৰাটো উচিত।
1: ইয়াত এটা মানে কাৰিকৰী এটা অসুবিধা হয় কি, আমি সদায় ওপৰৰ অংশখিনিহে চাওঁ গছৰ, কিন্তু গছৰ মাটিৰ তলৰ অংশ যিখিনি ৰুট কেনোপি, শিপাৰ যিটো অঞ্চল, শিপা অঞ্চলখিনি তাত মানে লিমিটেড বা ৰেষ্ট্ৰিক্টেড হৈ থাকে, সীমাবদ্ধ হৈ থাকে। কিন্তু মাটিত যেতিয়া দিওঁ শিপা সমানে মানে বাঢ়াৰ এটা সুবিধা থাকে। সেই ক্ষেত্ৰত তাৰমানে তাৰ যিটো ফলৰ উৎপাদনৰ বা সংখ্যা, ফলৰ সংখ্যা সেইখিনি
0: কমিব,
1: মানে
2: আমি যদি তাত নিয়মিতভাৱে পানী আৰু সাৰ যোগান ধৰো আৰু যদি মাটিখিনি আমি প্ৰতি বছৰে সলাই থাকো তেতিয়া হ'ব পাৰে নেকি?
0: তেতিয়াও নহ'ব, তেতিয়াও এইকাৰণে নহ'ব, আপুনি এজোপা গছৰ যিটো আকৃতি আকাৰ কৃতি লৈগে টাবৰ আপোনাৰ যিটো গছজোপাৰ যিটো প্ৰয়োজন চাহিদা, বৈশ্বিক মূল্য, পানী বা অন্য জৈৱিক যিবিলাক ইন্ধন লাগে, কিন্তু টাব এটা ইমানখিনি দিব নোৱাৰিব। গতিকে সেইকাৰণে প্ৰায় চাব মানে ফল মূলৰ বাগিচা কিন্তু টাবত নহয়, আজিকালি কি হৈছে মানে চহৰ অঞ্চলত চাদ বাগিচা বুলি যিটো ধাৰণা আছে, চাদ বাগিচা তেওঁলোকে কৰি ৰাখিব পাৰে, কিন্তু বহুত বেছি তেওঁ উৎপাদন নাপাব, কিন্তু মনৰ এটা মানে সন্তুষ্টি সেইখিনি।
2: কিন্তু চাদখন হয়তো কিবা এটা বিশেষ ব্যৱস্থাৰে কৰিব লাগিব, নহলেতো শিপায়ে চাগে বেয়া কৰি পেলাব।
0: আছে তেনেকুৱা আছে ব্যৱস্থা যথেষ্ট আছে বেলেগ
2: হয়। উদ্যান শস্যৰ নাৰ্চাৰী যিবোৰ পঞ্জীকৰণ আৰু প্ৰমাণীকৰণ আছে, আমি যিবোৰ আমি শুনা যায় সেইবোৰ সাধাৰণতে আমি কি বুজো আৰু ইয়াৰ মানে প্ৰয়োজনীয়তা কি ডক্টৰ শৰত শইকীয়া?
0: তাৰমানে আমি এটা কথা আমি সকলোৱে মন কৰি থাকো, যিকোনো বিষয় বা সামগ্ৰী গুণগত মানদণ্ডটো নিশ্চিত কৰিবলৈ যেনেকে প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা থাকে। কোনোবাই যদি বোলে মেট্ৰিক পাছ কৰিছো বুলি কৈছে, কিন্তু তেওঁ মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব, আপুনি তেওঁক পাৰ্চনেলি চিনি পায়, গতিকে আপুনি তেওঁক মানি ল'ব, কিন্তু ইণ্টাৰভিউ এটালৈ গ'লেতো তেওঁক নেমানিব, তেওঁতো প্ৰমাণ পত্ৰ দেখাব লাগিব। আজি এতিয়া ডক্টৰ অঞ্জন বৰাই যিমানখিনি কথা ক'লে, এই গোটেইখিনি বস্তুৰ তাৰমানে হৈছে কি, যেতিয়া পুলি এটা আপুনি কিনিব, বৰ আশাৰে আপুনি কৈছে পুলিটো যে সঠিক মাডাৰ প্লেণ্টৰ পৰা বা সঠিক মাতৃ গছৰ পৰা ফংগজ পদ্ধতিৰে আনি তাক গ্ৰাফটিং কৰি পুলি এটা বনাইছে যিটোৰ দাম আপোনাক 100 টকা বুলি কৈছে, আপুনি মনৰ শান্তিত আৰু একেবাৰে নিশ্চিতভাৱে আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাৰ কোনো দ্বিধাবোধ নোহোৱাকে কিনিবলৈ হ'লে আপুনি তেওঁ প্ৰমাণ পত্ৰ মানে আপুনি চিয়'ৰ হ'ব লাগিব, যাতে তেওঁতো ক'ব ফটোত বা দেখুৱাব যে এনেকুৱাকে আপোনাৰ তাত হ'বগৈ। কিন্তু এতিয়া আপুনিতো কথাটো নিশ্চিত নহয়, কিন্তু সেই নাৰ্চাৰীখনৰ যদি প্ৰমাণ পত্ৰ থাকে, হা, তেওঁ পঞ্জীকৃত নাৰ্চাৰী হয় আৰু প্ৰমাণ পত্ৰ থাকে, তেতিয়া আপুনিও একেবাৰে নিশ্চিত নহয় জানো। গতিকে এইটো কথাটো এনেকুৱাকে আহিছে এতিয়া যে নাৰ্চাৰীবিলাকে মানে কৰিলে নহয়, আজি আমৰ পুলিটো যেনেকে ডক্টৰ বৰাই ক'লে পুলিৰ পৰা কৰিলে নহয়, সি গ্ৰাফটিঙৰ পৰা কৰিলে, মানে প্ৰত্যেক শস্যৰ কাৰণে কি পদ্ধতিৰে কৰিব লাগিব সেইটো একদম অনুমোদন জনোৱা আছে। অমিতা সদায় পুলিৰ পৰা, নাৰিকল পুলিৰ পৰা, তামোল পুলিৰ পৰা, আম, মধুৰি, লিচু এইবিলাক হ'ল আংগিক পদ্ধতি। গতিকে এখন নাৰ্চাৰী যেতিয়া গোটেই বছৰ আগুৱাই নিব, তেওঁ এই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অতি আৱশ্যকীয়, যাতে তেওঁৰ প্ৰত্যেকটো পুলিয়ে যাতে গুণগত মানদণ্ডৰ বুলি আমি গ্ৰাহকে নিশ্চিত হ'ব পাৰে, তো সেইটো এটা জৰুৰী বস্তু। আৰু দ্বিতীয়তে এইটো যে তেওঁ সেই চাৰ্টিফিকেশ্যন তেওঁ কোনে দিব, যেনেকৈ মেট্ৰিক পৰীক্ষা আমাৰ সেৱাই লৈছে, ঠিক তেনেকে মানে সেই নাৰ্চাৰী সেই একৰেডিশ্যন বা যিটো প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থাটো এজেঞ্চি কিছুমান আছে, যেনে নাগালেণ্ডত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন এজেঞ্চি আছে, তেওঁলোকে প্ৰমাণ পত্ৰ দিব পাৰে, সেইটো এটা বৰ সুবিধাজনক বস্তু। আৰু তাৰ কাৰণে তেওঁ কেনেকে পৰপত্ৰ ভৰ্তি কৰিব লাগিব, তেওঁ কেনেকে সাজু হ'বলৈ, সেইটো আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক মানে হাতত ধৰি আমি শিকাই দিওঁ। তেনেকুৱা ধৰণৰ আমাৰ বহুত নাৰ্চাৰী আছে যাক আমি শিকাই দিছোঁ আৰু গৈ থৈ প্ৰমাণ পত্ৰ পাইছে। সেইটো হ'লে কি হয়, পিছলে তেওঁৰ মানে ব্যৱহাৰিকভাৱে তেওঁৰ সেই প্ৰমাণ পত্ৰ থাকিলে তেওঁৰ পৰা যিকোনো ক্ষেত্ৰতে পুলি কিনিবলৈ সকলোৱে নিশ্চিতভাৱে আগবাঢ়িব পাৰে। আৰু এই যিটো পঞ্জীকৰণ বুলি কৈছে, যিকোনো উন্নয়নমূলক সংস্থাৰ ওচৰতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে। এতিয়া আমাৰ ওচৰতো অসম কৃষি বিশ্ববিদ্যালয়টো আহি তেওঁলোকে পঞ্জীয়ন কৰি ল'ব পাৰে, প্ৰথমতে পঞ্জীয়নটো কৰি ল'লে তাৰপিছত তেওঁৰ চাৰ্টিফিকেশ্যন কৰাত আমি সহায় কৰি দিব পাৰোঁ।
2: নাৰ্চাৰী যিখিনি ব্যৱসায়িক সফলতা আছে তাৰ কাৰণে কোনবোৰ বিশেষ দিশত মনোনিৱেশ কৰাটো একান্ত প্ৰয়োজন ডক্টৰ অঞ্জন বৰা?
1: হয়, নাৰ্চাৰী এখনৰ ব্যৱসায়িক সফলতা আচলতে নাৰ্চাৰীখনত উপলব্ধ যিবোৰ সামগ্ৰী বা উৎপাদিত পুলি, গছ পুলিয়ে হওক বা আমি ৰোপণ সামগ্ৰী বুলিয়ে কওঁ, সেইবিলাকৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে, মানে কোৱালিটি। এতিয়া সেই গুণগত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ হলে আমি তাৰ যিটো উৎস, তাৰমানে অৰ্থাৎ মাতৃগছ, ইতিমধ্যে কৈছোৱে, সেই মাতৃগছৰ যিটো সুনিৰ্দিষ্ট গুণ বা সততাৰ ওপৰত মানে বিশেষভাৱে নিৰ্ভৰ, আৰু এই ক্ষেত্ৰত মাতৃগছে এক বিশেষ ভূমিকাও বহন কৰে। তাৰমানে কথাটো এনেকুৱা, যদি আমি আকৌ লিচুৰ কথাকে ক'লো, লিচুৰ যদি এটা উন্নত জাত বেদনা বা বোম্বাই, এইটো যদি আমি স্বীকৃতিপ্ৰাপ্ত বা অনুমোদিত বা প্ৰমাণিত যদি উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ,
0: তেতিয়াহ'লে পোৱা যায়
1: তেজপুৰ
0: বোম্বাই বুলি ডাঙৰ ডাঙৰ
1: ডাঙৰ ডাঙৰ হয়।

0: এজোপা যদি আমি উৎসৰ পৰা আমি সংগ্ৰহ কৰোঁ তেতিয়াহ'লে আমি নিশ্চিত থাকিম যে এইজোপা সেইজোপাৰে সন্ততি বা প্ৰজনী। গতিকে তেনেকুৱা মাতৃগোচৰ অনুমোদিত উৎসৰ পৰা আনিহে আমি নাৰ্চাৰীখনত প্ৰতিষ্ঠা কৰিব লাগে।
1: ক্ৰেতাৰ যাতে ভাল পুলি এটা পাইছো,
0: ভাল পুলি পাইছো,
1: সেইটোৰ ওপৰত প্ৰথম
0: সফলতাটো নাৰ্চাৰীখনৰ নিৰ্ভৰ কৰিব যে গুণগত মানদণ্ডৰ পুলি তাৰমানে বা ৰোপণ সামগ্ৰী হওক সেইটোৱে। তাৰপিছত দ্বিতীয়তে এই ক্ষেত্ৰত আমি যিবোৰ আমাৰ মানে পদ্ধতি সেই পদ্ধতিবিলাক আমি সঠিকভাৱে আমি প্ৰয়োগ কৰিব লাগে। ধৰক কথাটো কৈছো এনেকুৱা, যিটো পদ্ধতি আমি আমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ উদাহৰণ হিচাপে গ্ৰাফটিং বা জোৰা কলম, সেই পদ্ধতিটো আমৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিম। তেনেকে আমি কাজি নেমুৰ ক্ষেত্ৰত আমি আমি কলম কৰোঁ বা পত্ৰমুকুল কলম, আজিকালি সেইটো এটা নতুন পদ্ধতি আহিছে লিবাৰ্ড কাটিং বুলি কয়, সেই সঠিক পদ্ধতিটো আমি প্ৰয়োগ কৰিব লাগে। লিচুৰ ক্ষেত্ৰত আমি জোৰা কলম বা গ্ৰাফটিং নকৰোঁ, আমি লেয়াৰিং কৰোঁ। এই সঠিক পদ্ধতিখিনি আমি অৱলম্বন কৰিলে আমি সফলতা আমি লাভ কৰিব পাৰোঁ
1: আৰু গ্ৰাহকে নিৰ্দিষ্ট
0: মানদণ্ডৰ পুলিখিনি পাবলৈ সক্ষম হ'ব পাৰে। সেইটো এটা সঠিক পদ্ধতিৰ কথাটো ক'লো। তাৰপিছত ইতিমধ্যে মই কৈছোৱে যে যেনেকে মাডাৰ ব্লকৰ যিটো প্ৰয়োজনীয়তা বা মাডাৰ প্লেণ্ট বা মাতৃগছৰ প্ৰয়োজনীয়তা, তেনেকে ৰুষ্টক ব্লক বা গুৰি পুলিৰো প্ৰয়োজনীয়তা আছে। গতিকে যেতিয়া আমি গ্ৰাফটিং আৰু বাডিঙৰ কথাটো কম তেতিয়া আমাক ৰুষ্টক লাগিবই। গতিকে ৰুষ্টকৰ কাৰণেও আমি তেনেধৰণে এটা আমাৰ ব্লক থাকিব লাগিব।
1: ক্ৰেতাৰো মানে সেইটো মনতে একদম পুৰা তেওঁ নিশ্চিত হ'ব লাগিব যে সঠিক মাতৃগছৰ চায়ন বা ওপৰ অংশ আনি সঠিক প্ৰশ্ন কৰিব আৰু নাৰ্চাৰী মানুহজনে কিন্তু ক'ব পাৰিব লাগিব।
0: সেইটো এটা মানে বৰ দৰকাৰী কথা ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰত। তাৰপিছত আন এটা কথা আমাৰ আহে যে এই কামবোৰ কৰিবলৈ আংগিক পদ্ধতিৰ কথা ক'লো, বিশেষকৈ বীজৰ পৰা কৰোঁতেতো পোনপটীয়াকৈ বীজ সিঁচি ধৰক এখন বিজ্ঞানসন্মতভাৱে পুলি বাৰী তৈয়াৰ কৰিলো বা পলিবেগতো আজিকালি নিৰ্দিষ্ট অনুপাতত মিডিয়া বুলি কয় যিখিনি আমি ভৰাই পালে আমি পলিবেগত পোনপটীয়াকৈ বীজ সিঁচি পালে বীজৰ পৰা পুলি উৎপাদন কৰিব পাৰোঁ। কিন্তু এই আংগিক পদ্ধতিৰে যিবোৰ আমি পুলি উৎপাদন কৰিম তাৰ কাৰণে যথেষ্ট কাৰিকৰী জ্ঞানৰ আৱশ্যক হয়। গতিকে এই কাৰিকৰীভাৱে প্ৰশিক্ষণ প্ৰাপ্ত মানৱ সম্পদৰ উপস্থিতিয়ে নাৰ্চাৰীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সফলতাৰ ক্ষেত্ৰত এটা এটা সাংঘাতিক ধৰণে এটা অৰিহণা যোগায়। সেইটো এটা আমাৰ দৰকাৰ, যিটো মানে উপযুক্ত মানৱ সম্পদ তাৰমানে সেইটো
1: তেওঁ দক্ষতা থাকিব লাগিব।
0: তাৰোপৰি আন এটা কথা হৈছে যে যেতিয়া আমি পুলিখিনি আমি উৎপাদন কৰিলো, উৎপাদন কৰাৰ পৰ্যায়ৰ পৰা আমি বিক্ৰী কৰালৈকে এটা সুন্দৰ পৰিচালনা পদ্ধতিৰে তাত সেইখিনি আমি পৰিচালিত কৰিব লাগিব। কাৰণ সেইখিনিয়ে সম্পূৰ্ণ শিশু অৱস্থাত থাকে, প্ৰথম অৱস্থাত তাক যেনেকে প্ৰতিপাল কৰিব লাগে একেবাৰে প্ৰখৰ সূৰ্যৰ ৰশ্মিৰ পৰা বচাই পালে, ঠিক তেনেকে ঘন বৰষুণৰ পৰা বচাই বা পোক পৰুৱা বেমাৰ আজাৰ লাগিলে উপযুক্ত পৰিমাণৰ দৰৱ দি বা সদায় পাতলীয়াকে পানী দি পালে তাৰ যিখিনি পৰিচালনাৰ পদ্ধতি বিক্ৰী নোহোৱা পৰ্যন্ত তেনেকে আমি সেইখিনি ৰাখিব লাগিব।
1: এইবোৰ মানে প্ৰায় ধৰক আপোনাৰ 8-9 মাহৰ পৰা কেতিয়াবা 12 মাহলৈকে প্ৰতিপালন কৰিব লগা হয়। গতিকে কাৰণ এটা পুলি আজি গ্ৰাফটিং কৰাৰ লগে লগে
0: বিক্ৰী নহয়,
1: তাৰ এটা নিয়ম আছে, কিছুমান আপোনাৰ এইবিলাক ষ্টেণ্ডাৰ্ড বা মাপক কিছুমান আছে যে কোনটো পুলি তাৰ পাত কিখিলা থাকিব লাগিব, কিমান বয়স হ'ব লাগিব গ্ৰাফটিং কৰাৰ পিছৰ পৰা, এবছৰীয়া হ'ব লাগিব নে 9 মহীয়া হ'ব লাগিব, এইবোৰ কৰে ষ্টেণ্ডাৰ্ডবিলাক আছে। তো এনেকুৱাকে যদি সেইবিলাক বস্তু এখন নাৰ্চাৰীয়ে যদি ভালকে মেইনটেইন কৰে গ্ৰাহকে মানে তাতে অৰ্থ মানে
0: খৰচ কৰিবলৈ তেওঁলোকে নকৰিব, সেইটো এটা কথা। তাৰপিছত আন এটা কথা হৈছে যেনেকে আমি প্ৰতিটা ক্ষেত্ৰতে বিপণনৰ ক্ষেত্ৰত আমি বিজ্ঞাপনৰ আমি আশ্ৰয় লওঁ, গতিকে নাৰ্চাৰী এখনৰ ক্ষেত্ৰতো আমাৰ যিবোৰ উৎপাদিত পুলি বা ৰোপণ সামগ্ৰী থাকিব সেইবোৰ আমি বিজ্ঞাপনৰ জৰিয়তে তাৰ বিপণনৰ আমি এটা ব্যৱস্থা এটা আমি কৰিব লাগিব যে মোৰ নাৰ্চাৰীখনত এনেকুৱা এনেকুৱা ধৰণৰ পুলি এনেকুৱা এনেকুৱা উন্নত জাতৰ সামগ্ৰী ৰোপণ সামগ্ৰী পোৱা যায়। গতিকে বিজ্ঞাপনটো এটা এটা এই ক্ষেত্ৰত এটা এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আন এটা কথা আহে নাৰ্চাৰীখনত পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ বাবে বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা থাকিব লাগিব। যদি যদি কোনোবাই পাইকাৰী হিচাপে নিয়ে তেতিয়াহ'লে তেওঁক এটা বেলেগ এটা ধৰণে মূল্য দিব বা খুচুৰা হিচাপে নিলে মূল্যটো বেলেগ হ'ব। গতিকে এইকেইটা কথাৰ ওপৰত মনোনিৱেশ কৰিলেই মই ভাবোঁ নাৰ্চাৰীখনে ব্যৱসায়িক
1: আৰু যিহেতু বৰ্তমান একেবাৰে মানে ধৰক মাছৰুমৰ নিচিনাকে নাৰ্চাৰীবিলাকৰ গ্ৰ'থ হৈছে বা নাৰ্চাৰী স্থাপন হৈছে বিভিন্ন জেগাত, মানে বিভিন্ন থোপা আছে, গতিকে তেওঁলোকৰ মাজত এটা কম্পিটিচন বা প্ৰতিযোগিতাও এটা হৈ আছে। গতিকে গুণগত মানদণ্ডৰ পুলি মানে কম দামত উচিত মূল্যত দিব পৰাটো মানে সেই নাৰ্চাৰীমেনজন বা নাৰ্চাৰী উদ্যোগীজনৰ ওপৰত কিন্তু অলপ মানে মানে ঠিক ৰিজনেবল প্ৰাইচ বুলি কোৱা হয় উচিত মূল্য আৰু মানে গুণগত মানদণ্ড এই দুটা হ'লে
2: হয়। এতিয়া নাৰ্চাৰী যিসকল উদ্যোগী, আপুনি উদ্যোগী বুলিয়ে কৈছে, তেখেতসকলক শস্যৰ পুলি প্ৰস্তুতি আৰু বিক্ৰীৰ উপৰিও তেওঁলোকে আনুষংগিক কি কি ব্যৱসায়িক দিশ সামৰি ল'ব পাৰে?
1: কথাটো আহিছে তেওঁ যেতিয়া এখন সৰ্বাংগ সুন্দৰ যেতিয়া নাৰ্চাৰীখন স্থাপন কৰিব তেতিয়া তেওঁ আন কিছুমান কাম কৰিব পাৰে, যিটো বৰ্তমান বহু নাৰ্চাৰী এই গুৱাহাটী

0: চহৰত মহানগৰীত সেই কামবোৰ কৰি আছে আৰু যথেষ্টভাৱে লাভ পাইছে। এক নম্বৰ কথাটো হ'ল কি, মন কৰিব যে এই তেওঁৰ ওচৰত যিবোৰ সমল আহিব, তেওঁৰ ফুলৰ পুলি থাকিব, বিশেষকৈ ফুলৰ পুলি, আৰু কিছুমান চাব আপুনি টাবত থকা পাতি সৌন্দৰ্য বহুৱাৰ তেনেকুৱা ধৰণৰ বহুতখিনি তেনেকুৱা ধৰণৰ মানে বহুতখিনি উদ্ভিদ আছে। এতিয়া তেওঁ চাব আজিকালি বিভিন্ন স্থান কাৰ্যালয় আদিত মানে সৌন্দৰ্য বৰ্ধনৰ বাবে ফুলাম পাত্ৰ যোগানৰ এটা ব্যৱস্থা আছে। আজি চাব যে বহুত আপোনাৰ ধৰক আপোনালোকৰ ইয়াৰ আকাশবাণীৰ যেনিবা ইয়াৰে যেনিবা আপোনাৰ নিজেতো আপোনালোকে কৰিছেই, তাৰ প্ৰয়োজনীয় বহুত এনেকুৱা কাৰ্যালয় আছে যাৰ সেইখিনি সুবিধা নাই, তেওঁলোকে কিন্তু যিটো ফুলাম টাব সেইটোৰে মানে তাৰ যিটো চৌহদ বা কাৰ্যালয় যিটো বাৰাণ্ডা ৰাস্তা এইবিলাকত সঞ্জয়
1: বহাৰ্চাৰী
0: আছে, তেওঁলোকে মানে আহি এইখিনি ইয়াতে সেৱাটো আগবঢ়ায় আৰু সময়ে সময়ে এইখিনি সলনি কৰি দিয়ে। আকৌ এইখিনি যেতিয়া অকণমান অলপ মৰা মোজা নিচিনা হয় এইখিনি সলনি কৰি দ্বিতীয় ছেট এটা আনি পিনে আকৌ লগাই দিয়ে, তেনেকুৱা ধৰণৰ এটা ছাৰ্ভিচ দিয়ে আৰু সেইটো বিনিময়ত ভাল পইচা এটা পায়। আৰু দ্বিতীয়তে বহুত ক্ষেত্ৰত দেখা যায় বিভিন্ন মেল মিটিঙত যিখন মঞ্চ সজ্জাৰ কাৰণে বহুখিনি ফুলৰ পাতৰ টাবৰ দৰকাৰ হয়। গতিকে নাৰ্চাৰীখনত যদি গোটেই সামগ্ৰী বা সৰঞ্জামবোৰ থাকে তেওঁলোকে মানে সেই মঞ্চ সজ্জাৰ এটা ডাঙৰ ব্যৱসায় তেওঁলোকে সেইটো এটা কৰিব পাৰে। তাৰ উপৰি দেখা যায় বহু সময় চহৰবিলাকত সুন্দৰকৈ যাক লেণ্ডস্কেপ গাৰ্ডেনিং বুলি কোৱা হয় তাৰমানে যিহেতু নাৰ্চাৰীখনৰ হাতত আচলতে যিবোৰ সমল থাকিব সেইটোৱে তেওঁৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে বিভিন্ন ধৰণ কৰিব পাৰে। লেণ্ডস্কেপ গাৰ্ডেনিং বা যিটো আমাৰ সৌন্দৰ্য বঢ়াৰ কাৰণে এনেকুৱা স্থানৰ সৌন্দৰ্য বঢ়াবৰ কাৰণে লেণ্ডস্কেপ গাৰ্ডেনিঙৰ কাৰণে
1: আজিকালি টেৰেচ গাৰ্ডেন বা কিচেন গাৰ্ডেন সেইখিনিও কৰি দিয়ে।
0: অঁ কিনিও আছে নাৰ্চাৰী যদি তেওঁৰ হাতত যিহেতু বস্তু থাকিব যদি বোলে আমাৰ সময় নাই আৰু মানে মানুহো নাই আপোনালোকে চাট বাগিচাখন তৈয়াৰ কৰি দিয়ক, তেতিয়া তেওঁ টাবত আপুনি কোৱাৰ নিচিনাকে টাবত থকা নেমু টেঙা, টাবত থকা আপোনাৰ আম, মানে বিভিন্ন ধৰণৰ টাবতে থকা বোলে আপোনাৰ পদিনা, টাবতে থকা বোলে আপোনাৰ তুলসী, এনেকুৱা বস্তু আনি পিনে চাট বাগিচাখন সজাই দিব পাৰে। গতিকে ধৰক সেইটো ক্ষেত্ৰত ডাঙৰ সহায় এটা হয়। আৰু এটা হয় দেখা যায় যে ফুলৰ তেওঁলোকে বুকেও বনাব পাৰে, মানে এটা চাহিদা আছে সেইটো এটা বিৰাট দৰকাৰ হয়। তাৰমানে
2: তাৰোপৰি সৌন্দৰ্য বৰ্ধক ঘাঁহনি এই লন বুলি যিটো সেইবিলাকো তেওঁলোকে
0: স্থাপন কৰি দিব পাৰে। এতিয়া ধৰক আপোনাৰ যিটো আমাৰ কাৰ্পেট গ্ৰাছ বুলি কোৱা হয় যিটো মানে বাঁহপতীয়া ঘাঁহ, তাৰপৰা কোৰিয়ান ঘাঁহ, লয় দিয়া ঘাঁহ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ ঘাঁহ থাকে, সেই তাৰ পৰা সেই লনখন বনাই দিব পাৰে তেনেকুৱা ধৰণৰ।
1: অসমৰ সফল নাৰ্চাৰী উদ্যোগসমূহৰ আভাস দিয়কচোন ডক্টৰ অঞ্জন।
2: সফল নাৰ্চাৰীৰ যদি আমি উদাহৰণ আমি চাবলৈ যাওঁ আমি বেছি দূৰলৈ যাবই নালাগে। আচলতে আমি যেতিয়া ক্ষেত্ৰী অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁ তেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে বহু নাৰ্চাৰী সৰু ডাঙৰ সফলভাৱে থিয় হৈ থকা আমি দেখিবলৈ পাওঁ। কিন্তু এই নাৰ্চাৰীবোৰৰ লগত জড়িত যিসকল ব্যক্তি বা আঁৰৰ ব্যক্তি তেওঁলোকে কিন্তু বৰ্তমানৰ যিটো অৱস্থা পাইছে সেইটো এদিনতে পোৱা নহয়, সেইটো তেওঁলোকে একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আহি আজি বৰ্তমানৰ অৱস্থাটো পাইছে। আৰু তেওঁলোকে এই নাৰ্চাৰী উদ্যোগৰ জৰিয়তে নিজৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰাৰ লগতে আন দহুজনক সংস্থাপন দি তেওঁলোকৰ পৰিয়ালৰো ভৰণ
1: পোষণৰ
2: দায়িত্ব এটা বহন কৰা দেখিবলৈ পোৱা যায়। আমি গম পোৱা মতে তেওঁলোকৰ নাৰ্চাৰীত উৎপাদিত যিবোৰ পুলি গছ পুলিয়ে হওক বা ৰোপণ সামগ্ৰীয়ে হওক অসমৰ লগতে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ প্ৰসাৰিত হৈছে বা তেওঁলোকে যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ এই যে যি যাত্ৰা, এই যাত্ৰাটো নাৰ্চাৰী এখনক তেওঁলোকে সফলভাৱে এটা উদ্যোগ হিচাপে লৈ স্বাৱলম্বনৰ যিটো বাট মুকলি কৰি দিলে সেইটো এটা মানে আমাৰ বহুতৰ কাৰণে এক উৎকৃষ্ট মানে এটা উদাহৰণ। আৰু তেওঁলোকৰ যিটো সাফল্যৰ কাহিনী বা সফলতাৰ যিটো কাহিনী, এই কাহিনীটো মই ভাবোঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে বা যিসকল উদ্যোগী যুৱক যুৱতী বা শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এক সাংঘাতিক এটা অনুপ্ৰেৰণাৰ উৎস বুলি মই ভাবোঁ।
0: আৰু আমি আৰু কথা গম পাইছো ইয়াত তেওঁলোকৰ যিটো চাহিদা, তেওঁলোকৰ নিজৰ যিখিনি মাটি এবিঘা দুবিঘা তিনি বিঘাতে সেই গোটেই বস্তু মানে ই কৰিব পৰা নাই, তাৰ চাহিদা পূৰাবৰ কাৰণে পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কৈছে দাঁতিকখৰা গাঁওবিলাকত, গাঁওবিলাকতো ধৰক আজি
2: আপোনাৰ
0: তাতে তেওঁলোকৰ ইমানখিনি সা সুবিধা নাই, গতিকে ওচৰৰ গাঁওকেইখনত কৈছে তেওঁ মাতৃ বৃক্ষ ছিলেক্ট কৰি দিয়া হৈছে, তাৰ পৰা তেওঁলোকে যাতে পুলিখিনি তৈয়াৰ কৰি পিনে দিয়ে, এইটো তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। আৰু একেটা সময়তে সেই গাঁওবাসী যি পুলিটো প্ৰস্তুত কৰিছে তেওঁলোকো লাভ হৈছে, তেওঁলোকৰ স্বনিয়োজনৰ বাট মুকলি হৈছে, আত্মসংস্থান হৈছে আৰু এখেতৰ সেইটো সুবিধা হৈছে। গতিকে এটা ধৰক সামাজিকভাৱে এটা বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত এই নাৰ্চাৰীবিলাকে কিন্তু নিজৰ স্বনিয়োজনৰ উপৰিও আন কোৱাৰ নিচিনাকে আমাৰ আত্মসংস্থানৰ পথ মুকলি কৰিছে।
1: আমি ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ বিষয়ে আপোনালোক দুয়োগৰাকীৰ পৰা ভালেমান কথা আমি জানিলো। যিসকল ইচ্ছুক আমাৰ কৃষক আছে বা উদ্যোগী আছে তেখেতসকলে পুলিবাৰী

0: বাবে নিশ্চয় আগবাঢ়ি আহিবলৈ সাহস পাব আপোনালোকৰ এইখিনি কথাৰ পৰা, আৰু আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিলে তেওঁলোকে প্ৰয়োজনীয় যিখিনি প্ৰশিক্ষণ আছে সেইখিনিও ল'ব পাৰিব। আৰু আপোনালোকে নিশ্চয় এইখিনিও জনাই দিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট লাগে, তেওঁলোকক ক'ৰ পৰা ল'ব, সেইখিনি গোটেইখিনি বুজাই দিব। গতিকে আপোনালোকো যিসকল শ্ৰোতা আগ্ৰহী তেওঁলোক নিশ্চয় উপকৃত হ'ব আমাৰ এই আলোচনাৰ পৰা। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ যোগে স্বনিয়োজন আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, আধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বংকিম শৰ্মা ৰচিত এটি বৃন্দগান।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা, বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ বাবে 4খন নতুন আঁচনি ঘোষণা, ৰাজ্যৰ বিভিন্ন জিলাত ভি বি জি ৰামজী আঁচনিৰ শুভাৰম্ভ, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন, অষ্ট্ৰিয়া আৰু পৰ্টুগাল, ক্ৰোৱেছিয়াৰ খেল। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিষয়ভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসাৰ সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণক লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে

0: বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শিলচৰৰ নতুন বিমান বন্দৰৰ অধিকাংশ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে আজিৰ বৈঠকত ৰূপহী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰ বাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে চাৰিখন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন, সেউজ, শপত, উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত চৰসমূহত পৰিৱেশ অনুযায়ী বিভিন্ন গছৰ গুটি ড্ৰোনৰ সহায়ত ছটিয়াই চৰ অঞ্চলসমূহক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। বন মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্যত অবৈধ কাঠফলা কালৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বন বিভাগে দুৰ্গম এলেকাসমূহতো এনে কল উৎখাত কৰা বুলি মন্তব্য কৰে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলি আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত, চহৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনে 40, 50, 60 এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰ্মেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত DFOজনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে।
0: শ্ৰীবৰুৱাই লগতে কয় যে সমাগত বাজেট অধিৱেশনত পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান VVG ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MG NREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। পেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব।

0: হ'ব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং জিলাতো আজি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ গ্ৰাম্যোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁৱত থকা জিলা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, পাৰিষদ, জিলা গ্ৰাম্যোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়াৰ লগতে আন বহু কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। কামৰূপ জিলাত আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, গ্ৰঞ্চাট আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বল্লিপু কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালি জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে। লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি স্থানীয় বিধায়ক নৱকুমাৰ দলে এই অংশ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ তথা ভৱিষ্যতে যেনে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বাঢ়নী পানীৰ মূল উৎসৰ পৰাই সমস্যা সমাধান কৰি পথচোৱাক সুৰক্ষিত কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। লখিমপুৰৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা জানো আহক।
2: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ মাতমৰা টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানাৰ ৰাজচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানী, কঠালগুৰি, বুৰখালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানাৰ সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
1: কাছাৰ জিলাৰ লখিমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co

0: www.ecom.in এই ওয়েবসাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানে।
1: নিয়োগ বাতৰি শুনিলে
2: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ। আৰ বি আই কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডচমেন।
4: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
5: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই, পাই গলো, এতিয়াই কল করো বাইদেউ।
4: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের সঙ্গে পয়সার কারণে ঠকবাজি করে।
5: তেন্তে সঠিক নম্বরটো
4: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
5: আপনি তো বসাই দিলে বাইদেউ,
4: কামর পড়া নহয়।
5: আরবিআই কয়
4: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।
1: আজি নিশা 10 বজাত শ্ৰোতাসকলে শুনিবলৈ পাব এখন এয়া লেখ্য, বাঘ চিকাৰৰ গীত, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব, এই বিষয়ে আলোচনাত ভাগ ল'ব জয়ন্ত কুমাৰ পাঠক আৰু দীপাংকৰ লহকৰে। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এটি শুনক এটি ভিন্ন গান প্ৰযোজনা পুৰুষোত্তম দাসৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুন মাহৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু 135 ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত ভাষণ দি শ্ৰীমোদীয়ে কয় যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হলে সমগ্ৰ বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয় যে দুয়োপক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু জাপানে কেইবাখনো চুক্তিত উপনীত হয়। এই বুজাবুজিৰ চুক্তিয়ে উভয় ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব ভৱিষ্যতৰ বাবে অনুকূল আৰু সুদূৰ প্ৰসাৰী কৰি তুলিব। শ্ৰীমোদীয়ে কয় যে বিশ্বৰ অৰ্থনীতিয়ে বৰ্তমান যোগান শৃংখলাৰ অৱনতি, ব্যৱসায়িক অনিশ্চয়তা আৰু গোলকীয় চাহিদা হ্ৰাসৰ দৰে সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ বেগেৰে বৃদ্ধি হোৱা মুখ্য অৰ্থব্যৱস্থাত পৰিণত হৈছে আৰু বিগত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি 7.7% হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত ভাৰতে কাইজেন আদৰ্শ মানি চলাৰ ফলত চৰকাৰে নিৰন্তৰ উন্নতিৰ জৰিয়তে আৰ্থিক ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছে। তেওঁ কয় যে কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে কৰ ব্যৱস্থাৰ সংশোধন, সুপ্ৰশাসন আৰু ব্যৱসায়িক সুগমতাৰ

বাবে পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ সাধন কৰিছিল। ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বাবে বিভিন্ন ক্ষেত্ৰ মুকলি হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ খণ্ডয়ো উদগনি লাভ কৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰণতে যোৱা 4 বছৰৰ পৰা জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল কৰ্পৰেচনে জাপানী ব্যৱসায়ৰ বাবে ভাৰত সবাতোকৈ আশাজনক স্থান হিচাপে পৰিগণিত হৈ আহিছে বুলি প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিয়ে সহযোগিতাৰ বিভিন্ন খণ্ডৰ ভিতৰত শক্তি সুৰক্ষা সবাতোকৈ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অন্যতম বুলি মত প্ৰকাশ কৰে। তেওঁ শেহতীয়াকৈ অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনত শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে 3টা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমতী টাকাইছিয়ে পাৱাৰ এছিয়া পদক্ষেপৰ জৰিয়তে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাম অব্যাহত আছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ খৰখোদাত মাৰুতি সুজুকীৰ চতুৰ্থটো বাহন নিৰ্মাণ কেন্দ্ৰ উদ্বোধন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কয় যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা সুবিধাৰ পথ মুকলি হ'ব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে বাবে সম উন্নয়ন নিশ্চিত কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক, দেশখনৰ বৈচিত্ৰময় মুক্ত বাণিজ্য চুক্তি আৰু পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আদি বিভিন্ন বিষয় সম্পৰ্কে কৰা ভালেমান প্ৰশ্নৰো উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। 5-18 বছৰ বয়সৰ শিশু আৰু কিশোৰ কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰা হৈছে। awards.gov.in অনলাইন পৰ্টেলযোগেও আবেদনসমূহ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই বঁটাৰ বাবে উপযোগী হিচাপে বিবেচিত প্ৰাৰ্থীসকলৰ নাম যিকোনো ভাৰতীয় নাগৰিক, বিদ্যালয় নাইবা অনুষ্ঠান প্ৰতিষ্ঠানে বাছনি কৰি দাখিল কৰিব পাৰিব। তদুপৰি শিশুসকলে নিজেও তেওঁলোকৰ নাম দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ তথা কলা আৰু সাংস্কৃতিক বিষয়ত অসাধাৰণ কৃতিত্ব দেখুওৱা শিশুক প্ৰদান কৰা হয়। বিপদজনক পৰিস্থিতিত প্ৰদৰ্শন কৰা অসামান্য সাহসৰ বাবেও এই বঁটা আগবঢ়োৱা হয়। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ 4% বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুনৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰেল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰেলযোগে 14,20,00,000 টন সামগ্ৰী পৰিবহণ হৈছে বুলি ৰেল মন্ত্ৰালয়ে অৱগত কৰে। চলিত বছৰৰ জুনত ৰেলযোগে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। 63,81,00,000 যাত্ৰীয়ে যোৱা মাহত ৰেলযোগে ভ্ৰমণ কৰিছে বুলি প্ৰকাশ কৰি এই সংখ্যা বিগত বৰ্ষৰ জুনতকৈ অধিক বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা জুনত নতুনকৈ উদ্বোধন কৰা 4টা ৰেল সেৱাৰ সৈতে দেশত সৰ্বমুঠ অমৃত ভাৰত ৰেল সেৱা 72লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ হাওৰা আৰু কামাখ্যাৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত শ্লিপাৰ সেৱাকে ধৰি দেশত বন্দে ভাৰত ৰেল সেৱাও 164লৈ বৃদ্ধি পাইছে। অযোধ্যা উন্নয়ন কৰ্তৃপক্ষই ৰাম মন্দিৰৰ দান বৰঙণি আত্মসাত গোচৰৰ অন্যতম অভিযুক্ত লৱকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে। এই সম্পত্তি তেওঁৰ পন্নী সুপ্ৰিয়া মিশ্ৰৰ নামত পঞ্জীয়ন কৰা আছিল। সম্পাদকগৰাকীয়ে জনোৱা মতে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই জাননীৰ সঁহাৰি জনাবলৈ মালিকপক্ষক নিৰ্দেশ দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিগবলন কাৰ্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি, ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভাৰ কাৰ্যকলাপৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰাই দিয়া। লোকসভা সচিবালয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক, নিৰ্বাচনী বিষয়া আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত মত বিনিময় আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ বাবেও এখন

0: মঞ্চ প্ৰস্তুত হ'ব। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অংশগ্ৰহণ কৰিব। অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাত ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত টৰণ্টত হবলগীয়া নক আউট পৰ্যায়ৰ আন এখন খেলত পৰ্টুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হবলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ভেংকুভাৰত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ছান ফ্ৰান্সিস্কোৰ বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। কলকাতাত অহা 25 জুলাইত 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচি, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। 23 আগষ্টলৈ চলিবলগীয়া প্ৰতিযোগিতাৰ কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুনৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ উপমা বৰ্মন ডেকাৰ সংস্কৃত কথিকা বেদে ছন্দসাং প্ৰয়োগঃ।
2: বেদাঃ ছন্দবদ্ধাঃ সন্তি অতএব তেষাং উচ্চারণনিমিত্তায় ছন্দজ্ঞানম আবশ্যকমস্তি। বেদাঙ্গেষু পঞ্চমমিদং ছন্দঃ বেদপুরুষস্য পাদদ্বয়রূপেণ স্বীক্রিয়তে। তদুক্তং পাণিনীয়শিক্ষায়াম ছন্দঃ পাদৌ তু বেদস্য ইতি। বিনা ছন্দাংশী বেদপুরুষঃ পঙ্গুরিব প্রতিভাতি। বৈদিক মন্ত্রাণাম সম্যক উচ্চারণমেব প্রয়োজনীকৃত্য ছন্দসাম অধ্যয়নম আবশ্যকং ভবতি। যতো হি ছন্দোভিরেব মন্ত্রাণাম উচ্চারণবিধি তদ্গতি প্রকারকস্তদ্গানরীতিচ্চ বিদিতাঃ জায়ন্তে। ছন্দজ্ঞানম বিনা यो वेदाध्ययन यजन याजनादि कार्याणि करोति सः पापी रूपेण परिगण्यते तथा तस्य सर्वाणि कार्याणि फलरहितान्येव भवन्ति। तत् स्पष्टतो उल्लेखितोऽस्ति कात्यायनेन तस्य सर्वानुक्रमण्यं यथा यो हवा अविदितार्षेय छन्दो दैवत ब्राह्मणेन मन्त्रेण याजयति वा अध्यावयति वा स्थानं गच्छति गर्त्ये वा पातक्ये प्रमीयते वा पापीयन् भवति। आचार्य सौनिक विरचित बृहद्देवतायाम् अपि उक्तमस्ति अविदिता ऋचिं छन्दो दैवतं योगमेव च योद्धापयेत् जपेत् वापि पापीयन् जायते तु सः इति। छन्दस्य व्युत्पत्ति नैकधा भवति पदस्य व्युत्पत्तिर्यथा छन्दयति प्रीणाति इति छन्दो वा छन्दयति आह्लादयति इति छन्दः अथवा छन्द्यते अनेनेति छन्दः। चास्काचार्येण तस्य निरुक्तग्रन्थे छद् चादने इति धातुः छन्दशब्दस्य निर्वचनं दीयते छन्दांशी चादनात् इति। वेदावरणकारित्वात् छन्द इति पदं युक्तमेव भवति। दुर्गाचार्योऽपि आह

0: পৰে পোবালীৰ সৰু অনুষ্ঠানত কাৰ্বি গীত শুনিলে বলোৱান তেৰণ আৰু সংগীসকলৰ কণ্ঠত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলক শুনাবলৈ লৈছো পিংকি অধিকাৰীৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনা হওক অৰবিন্দ দেৱনাথ ৰচিত এটি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে, আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। আজিৰ শিল্পী পিংকী অধিকাৰী। অনুষ্ঠানটিৰ শেষত এয়া শুনাবলৈ লৈছো কাকুল চলিহা ৰচিত এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে পিংকি অধিকাৰীৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ক্ৰমে অৰবিন্দ দেৱনাথ, পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু কাকুল চলিহাৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো সংগীতা শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে চাৰিখন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা জীৱিকা অভিযান ভি বি জি ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। অসমৰ ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাপন্ধাৰ দ্বাৰবাগৰী সমবায় সমিতি লিমিটেডৰ বাঘজান শাখা কাৰ্যালয়ত সমবায় দিৱসৰ আয়োজন কৰা হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন অষ্ট্ৰিয়াৰ আৰু পৰ্টুগাল ক্ৰোৱেছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।

0: নমস্কাৰ। আজি আমি কথা পাতিবলৈ লৈছো প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো আৰণ্যকৰ সহকাৰী সঞ্চালক জয়ন্ত কুমাৰ পাঠক আৰু আৰণ্যকৰ জীৱবিদ ডক্টৰ দীপাংকৰ লহকৰক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: নমস্কাৰ।
0: নমস্কাৰ। মই প্ৰথমে বাৰীৰ কথালৈ আহিছো। আমাৰ ঘৰৰ আশে পাশে যিখিনি থাকে, আমি

0: সেইখিনিকে বাৰী বুলি কওঁ যিখিনি গছ গছনি থাকে, সেই বাৰীৰ গুৰুত্ব সম্পৰ্কে।
1: বাৰীৰ গুৰুত্ব বুলি ক'লে বাৰীৰ গুৰুত্ব এতিয়াও আছে, অতীততো আছিল, ভৱিষ্যতলৈ থাকিব। বাৰী আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীৰ বিভিন্ন দেশত বাৰী আছে, ভাৰতবৰ্ষৰ কিছু ৰাজ্যত বাৰী আছে, কেৰেলাকে ধৰি কিছুমান যথেষ্টখিনি বাৰী আছে। আৰু বাৰীৰ গুৰুত্ব বিভিন্ন ধৰণৰ হ'ব পাৰে, এটা অৰ্থনৈতিকভাৱে আমি চাব পাৰোঁ, এটা আমাৰ জীৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত চাব পাৰোঁ, এটা আমি এনেকৈ চাব পাৰোঁ যে বৰ্তমান সময়ত যিটো জলবায়ু পৰিৱৰ্তনৰ ধৰণৰ ঘটনা তাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বাৰীৰ ভূমিকা সম্পৰ্কে গুৰুত্ব চাব পাৰোঁ, আমাৰ মহিলাসকলৰ সবলীকৰণৰ দিশৰ পৰা আমি বাৰীৰ গুৰুত্ব সম্পৰ্কে চাব পাৰোঁ। গতিকে বাৰীৰ এক বহুমুখী গুৰুত্ব আমাৰ সমাজত অতীজৰে পৰা আছিলে, আৰু অতীজত আহোমৰ সময়ত বাৰীত এটা অঞ্চলৰ, এখন গাঁৱৰ বা এটা পৰিয়ালৰ এটা স্বাৱলম্বিতাৰ জীৱিকাৰ উপায় হিচাপে গঢ় দিবলৈ যত্ন কৰা হৈছিল।
0: হয়, তেতিয়া দেখা গৈছিল শাক পাচলি বাৰীখনতে থাকে যিখিনি ঘৰুৱা।
1: হয়, আমি আমি আমি বাৰী বুলি কোৱাতে আমি যিটো ইংৰাজীত হোম গাৰ্ডেন বুলি কওঁ বা বেকয়াৰ্ড ফৰেষ্ট, আমি বাৰীখনৰ ভিতৰত আমাৰ পাচলি যি বাগিচা যিখন, সেইটো এটা সৰু অংশ। বাৰীখনত বিভিন্ন ধৰণৰ আমাৰ স্তৰ থাকিব, আমাৰ ঘাঁহনিবোৰ থাকে, আৰু বাৰী তেনেকুৱা নহয় যে আমি সদায় সকলো বস্তু বাৰীত ৰোপণ কৰোঁ, এনেকুৱা নহয়, যে বাৰীত নিজে নিজে হোৱা আপোনাৰ গছ গছনি থাকিব, চৰাই চিৰিকটিবোৰতো থাকিবই। আৰু বাৰীৰ আমাৰ সাধাৰণতে আমি তিনিটা ধৰণৰ বাৰীৰ কথা কওঁ, আমাৰ প্ৰায় ঘৰৰ লগত থকা বাৰীখনটো বাৰীয়ে, যিখন আমি ইণ্টিগ্ৰেটেড আমি হোম গাৰ্ডেন বুলি ক'ম, য'ত আমাৰ নিজৰ এই কাঠনিবোৰো আছে, আমাৰ পাচলি বাগিচাখন
0: আছে,
1: আনকি ক'ৰবাত আমাৰ ধাননিডৰাও লগ লাগি আছে, আৰু কিছুমান বাৰী আমি কওঁ মেৰণি বুলি কওঁ, সেইখন বাৰীখন মানে সাধাৰণতে কভাৰ হৈ থাকে, আমি বেৰ দি ৰাখোঁ। আমাৰ যেনেকৈ পাম থাকে, পামবোৰো এটা বাৰীৰেই ভাগ বুলি আমি কওঁ। কিন্তু আমি গুৰুত্ব বুলি ক'লে এইটোৱে ক'ম, আৰু শ্ৰোতাসকলে নিশ্চয় জানে আমাৰ প্ৰায় প্ৰত্যেকঘৰ মানুহৰে পিছৰ পিনে এখন বাৰী থাকে। তেনেকৈ চালে অসমত হৰ্টিকালচাৰ চাইণ্টিষ্টসকলে যিখিনি অধ্যয়ন কৰিছিলে তাত তেওঁলোকে উল্লেখ কৰা মতে 6.4 মিলিয়ন বাৰী অসমত আছে, 1 মিলিয়ন মানে 10 লাখ। গতিকে ইমান বাৰী আমাৰ আছিল, কিন্তু বাৰীৰ বৰ্তমান মানে যিটো আমাৰ জনসমাজৰ লগত, আমাৰ ৰাইজৰ লগত আমাৰ সম্পৰ্কটো আগত যিখিনি কথা কৈছিলোঁ তাতকৈ সলনি হৈছে, নহয় জানো ডক্টৰ লহকৰ?
2: হয়, নিশ্চয়।
1: আৰু আপোনাৰ মানে ধৰি লওক মই যিটো কথা কৈছোঁ যে জৈৱ বৈচিত্ৰৰ গুৰুত্ব, সেই ক্ষেত্ৰত বাৰীৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা থকা যেন মোৰ অনুভৱ হয়। তাত আমি যিটো দেখিছোঁ যে হৰ্টিকালচাৰৰ বিশেষজ্ঞসকলে বিভিন্ন তেওঁলোকৰ গৱেষণা পত্ৰত উল্লেখ কৰিছে যে প্ৰায় 500 বেলেগ বেলেগ আমাৰ মানে প্ৰাণী প্ৰজাতি, চৰাই, স্তন্যপায়ী, আমাৰ সৰীসৃপ, এনেকুৱা আমাৰ
0: বাৰীকে আদি কৰি
1: পকুৰাখিনি তাৰ ভিতৰত নাই, পকুৰা হ'লেতো আৰু বহুত বেছি
0: হ'ব,
1: তো সেইখিনি আমাৰ বাৰীৰ ভিতৰতেই থাকে। গতিকে বাৰীৰ যিটো ভূমিকা বা গুৰুত্ব বুলি যদি কওঁ, ই অনন্য মোৰ হিচাপত চাব গ'লে।
2: হয়, নিশ্চয়। আৰু বাৰীত আপুনি যিদৰে ক'লে যথেষ্ট সংখ্যক প্ৰাণী পোৱা যায়, তাৰ লগে লগে অসমত এটা বিশেষ অধ্যয়ন হৈছিলে, অসমত 6টা ক্লাইমেটিক জোন আছে আমি সকলোৱে জানো, তাৰে 5টা ক্লাইমেটিক জোনত কৰা এটা অধ্যয়নত তেওঁলোকে পাইছিলে যে মানে বাৰীবিলাকত 144 প্ৰজাতিৰ তেওঁলোকে গছ পাইছিলে, বিভিন্ন ধৰণৰ গছ পাইছিলে। আৰু বাৰীখন আপুনি যদি চাই এখন আপুনি জংঘলৰ লগত তুলনা কৰিব পাৰে, ধৰক আমাৰ যিবিলাক ওখ গছ আছে, ধৰক আমাৰ নাৰিকলে হওক তামোলে হওক, এইবিলাকে আমাৰ হাইকানক ডিফাইন কৰে, কঁঠাল আছে, বা আমি ধৰক কেতিয়াবা ইকনমিকেলি ইম্পৰ্টেণ্ট গছ শালো কেতিয়াবা ৰোওঁ, শাল গামাৰি তেনেকুৱা ধৰণৰ গছো আমি ৰোৱা দেখা যায় বাৰীত। তাৰপিছত আপুনি মিড কেনপিও আপুনি দেখিব, যিবিলাক ধৰক আমাৰ টেঙাৰ গছ থাকিব পাৰে, যিবিলাক ধৰক ইমান ওখ নহয় কিন্তু ধৰক 8-9 ফুট ওখ হয়, তেনেকুৱা ধৰণৰ গছো আমি বাৰীত ৰোৱা দেখা যায়। তাৰপিছত আপুনি যদি একেবাৰে তলৰ কেনপি চাই, আমি যিটো মানে শ্ৰাব লেয়াৰ বুলি কয়, শ্ৰাব লেয়াৰত আমাৰ বিভিন্ন ধৰণৰ জলকীয়াৰ গছ, বিভিন্ন আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ফুলৰ গছ, নেমু টেঙাৰ গছ, বিভিন্ন ধৰণৰ গছ আমি দেখা পাওঁ। আৰু একেবাৰে যদি আপুনি গ্ৰাউণ্ড লেভেলত চাই, জয়ন্ত পাঠক ডাঙৰীয়ে যেনেকৈ ক'লে, আমাৰ বিভিন্ন ধৰণৰ ঘাঁহনি পোৱা যায়, আমাৰ শাকবিলাক ৰোওঁ তাত। গতিকে গোটেইখন যদি আমি বাৰীখন আমি যদি এটা 3D মডেল কৰি চাওঁ, এইখন এখন ফৰেষ্টে, আৰু এই ফৰেষ্টখনে আমাৰ বিভিন্ন ধৰণৰ জীৱ জন্তুক সংৰক্ষণ কৰাত সহায় কৰি আহিছে। লগে লগে

0: মানুহকো প্ৰকৃতিৰ পৰা যিখিনি উপাদান পাব লাগে সেই উপাদানখিনি
1: যোগান
0: ধৰি আহিছে।
2: মানে এইটো আপোনাৰ কথাটো মই এটা কৈছোঁ যে বাৰীখনৰ এই এই যিটো উপকাৰিতা, এই উপকাৰিতাখিনি আগত আমাৰ জ্যেষ্ঠসকলে কিন্তু বহুত উপলব্ধি কৰিছিলে, আৰু মই এটা 50 বছৰ হ'বৰ হ'ল, আমি সৰুতে বাৰীৰ পৰাই সকলো বস্তুখিনি খাইছিলোঁ। বতৰৰ ফল বুলি ক'লে বাৰীখনতে পাওঁ, দৈনন্দিন ভাত সাজৰ লগত আমাৰ যিখিনি ব্যঞ্জন থাকিব বাৰীখনৰ পৰাই আমি বুটলি আনিছিলোঁ। তো এতিয়া সেই সম্পৰ্কটো বা সেই মানে আমি যদি স্থিতিটো কওঁ, সেই স্থিতিটো কিন্তু পুনৰ অধ্যয়ন কৰাৰ খুব প্ৰয়োজন হৈছে। এই স্থিতিটো আজি 50 বছৰ আগৰ বাৰীখনৰ বৰ্তমান অসমত হৈ থকা নাই, আৰু সেই কথাখিনি আমি ভাবোঁ যে শ্ৰোতাসকলে, যদি শ্ৰোতাসকলে মন কৰিছে নিশ্চয় এই অধ্যয়ন কৰিলে আমাৰ এটা প্ৰচুৰ সম্ভাৱনা আছে বাৰীক লৈ। গুৰুত্বৰ ক্ষেত্ৰত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ যে এতিয়া সকলো মানুহকে আমি সমানে এটা জীৱিকাৰ পথ চৰকাৰীভাৱে দিয়া সম্ভৱ নহয়, বা আমি কোনোবা এটা কোম্পানী বা এনেকুৱা আমি দিয়াৰ সম্ভৱ নহয়। কিন্তু বাৰীখন অসমৰ প্ৰায় প্ৰতিঘৰ মানুহ য'ত বাৰী আছে তেওঁলোকৰ কাৰণে বাৰীখন এটা জীৱিকাৰ এটা নিশ্চিন্ত এটা আমাৰ উৎস হ'ব পাৰে। সেই দিশৰ পৰা বাৰীৰ গুৰুত্ব কিন্তু এটা অপৰিসীম।
0: না, সেই একেটা মানে গৱেষণাতে তেওঁলোকে পাইছে যে বাৰীৰ পৰা যিটো ইনকাম হয়, টোটেল ইনকাম এটা এখন ঘৰৰ যিটো টোটেল ইনকাম, তাৰে 43% বাৰীখনৰ পৰাই আহে। সাধাৰণতে আমি ধৰক আমি যেতিয়া মেডিচিনেল প্লান্টৰ কথা কওঁ, আজিকালি আমি য'তে ত'তে গৈ হাবাথুৰি খাওঁ, আচল কথা বাৰীখনতে যথেষ্ট পৰিমাণৰ মেডিচিনেল প্লান্ট পোৱা যায়। আমি বিভিন্ন ধৰণৰ ডকুমেণ্ট কৰোঁতে আমি দেখা পাইছোঁ যে চাই যদি প্ৰায় মানে 100% বুলি ক'লেও ভুল নহয়, আমাৰ বাৰীখনৰ পিছফালেই পোৱা যায় এই মেডিচিনেল প্লাণ্টসমূহ, যিসমূহ ধৰক বিভিন্ন বেমাৰৰ উপশমত আমি ট্ৰেডিশ্যনেলি আমি ব্যৱহাৰ কৰি আহিছোঁ। এইটো খুব দৰকাৰী। আৰু এটা ডাঙৰ কথা হৈছে যে এই বাৰীখনে কিন্তু ফৰেষ্ট এখনৰ হেল্থ নিৰূপণ কৰে। মই যদি কওঁ একদম ফৰেষ্টৰ কাষত থকা যিখিনি আমি ফ্ৰিঞ্জ ভিলেজ বুলি কওঁ, আমাৰ ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহৰ গাত লাগি থকা যিখিনি গাঁও আছে, তেওঁলোকৰ বাৰীখনৰ পৰাই ফৰেষ্ট আৰম্ভ হয়। সেইটো এটা ধৰক প্ৰথম বাৰীখন থাকিলে এগ্ৰ' ফৰেষ্ট্ৰী এটা মডেল হ'ল, তাৰপিছত আপোনাৰ ফৰেষ্ট আৰম্ভ হ'ল। গতিকে জৈৱ বৈচিত্ৰতাটো যদি চাই এটা গ্ৰেডিয়েণ্টত আপুনি দেখিব পাব, কিছু জীৱ জন্তু যিখিনি ধৰক আমাৰ মানৱ সমাজৰ লগত বেছি জড়িত, আমাৰ লগত থাকি ভাল পায়, তেওঁলোকে আমাৰ বাৰীৰ পিছপিনে থাকে, যি সময়ে অকণমান আচুতীয়াভাৱে থাকে, যি সময়ে ধৰক জংঘলৰ ভিতৰত থাকিব খোজে, তেওঁলোকে ফৰেষ্টৰ ভিতৰত থাকে, আৰু গছৰো তেনেকে আপুনি বিন্যাস দেখিব পাব। গতিকে মই ভাবোঁ যে বাৰীসমূহৰ যথেষ্ট গুৰুত্ব আছে। মানে এতিয়া ডাঙৰ কথাটো হৈছে যে আগত বাৰীসমূহ 2-3 ঘৰ মানুহৰ বাৰী লগ লাগি এখন জংঘলেই হৈছিল,
1: জংঘল হৈছিলে হয়। এতিয়া বৰ্তমানৰ মানে বাৰীৰ স্থিতিটো কেনেকুৱা?
2: বাৰীৰ স্থিতি কেনেকুৱা বুলি কোৱাৰ লগে লগে আগৰ যিটো এটা অধ্যয়ন আছিলে, মানে সঠিক ক'বলৈ মোৰ কাৰণে অসুবিধা হৈছে যে আমি যিটো ফৰেষ্ট কাভাৰ বুলি কওঁ, অসমৰ টোটেল ফৰেষ্ট কাভাৰৰ 12-13% কেৱল বাৰীৰেই তাত সোমাই আছিলে। তো সেইটো এটা কৈছিলে, সেইটো এটা আমি গম পাম, তেতিয়া গম পাম যে আমাৰ বাৰীৰ আগৰ স্থিতিটো। আৰু এতিয়া আমাৰ কি হৈছে, বাৰীৰ এটা কথা হৈছে যে বাৰীৰ 2টা ধৰণৰ পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ। এটা হৈছে যে আমি মানুহবোৰ পৰিয়ালবোৰ আমি ভাগ ভাগ হ'ব লৈছোঁ, সৰু সৰু হৈছোঁ, হোৱাৰ লগে লগে আমি একেধৰণে মাটিও ভাগ বতৰা কৰিছোঁ আমাৰ মাজতে, আৰু আমি বাৰীখনো ভাগ বতৰা কৰি লৈছোঁ। সেইধৰণে বাৰীবোৰৰ পৃথকীকৰণ হৈ গৈ আছে। বিপৰীতে আৰু এটা বস্তু হৈছে যে বাৰীৰ লগত আমাৰ মানুহৰ যিটো সম্পৰ্ক, মই অলপ আগতে কৈছিলোঁ যে এছ'চিয়েশ্যন, সেইটো সলনি হৈ গৈ আছে। বাৰীৰ যিটো নিৰ্ভৰশীলতা, এতিয়া আগত আমি প্ৰতিদিনে আমি বাৰীত কিবা এটা নহয় কিবা কাৰণত এপাক সোমাইছিলোঁ।
1: আগতেতো বাৰীখনত পুখুৰী এটাও থাকিছিলে,
2: পুখুৰীও আছিলে, আমি আমি আমি সোমাইছিলোঁ যে আমি শাকটো তাৰপৰাই বুটলি আনিছিলোঁ। আমাৰ মানে পাকঘৰত দাইল বা তেনেকুৱা দোকানৰ পৰা অনা বস্তু সলনি গাঁৱত আমি বাৰীৰ পৰাই নৰসিংহ পাত, ভেদাইলতা পাত, ডক্টৰ লহকৰে কোৱাৰ দৰে মচুন্দৰীৰ পাত, এনেকুৱা ধৰণৰখিনি আমি বুটলি আনিছিলোঁ। আমাৰ ধৰি লওক এতিয়া আমাৰ ঘৰত LPG চিলিণ্ডাৰটো আছে, আগতে আমি কি কৰিছিলোঁ, যিখিনি আমাৰ চৌকা আছিলে খৰিৰ কাৰণে, আমি তাত গৈ তাৰপৰাই আমি সেই ইন্ধনখিনি আনিছিলোঁ। গতিকে এই সম্পৰ্কটো, এই স্থিতিবোৰ সলনি হৈ গৈ আছে। সলনি হৈ যোৱাটো এইটো এটা পুনৰ কৈছোঁ যে খুব বিকটভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন। তেতিয়া

0: আমি গম পাম যে বাড়িৰ একচুৱেল এই মুহূৰ্তত আচল ষ্টেপ ছবিখন কেনেকুৱা। আৰু বাড়িৰ স্থিতি বুলি কওঁতে আৰু এটা কথা মই ক'ব লাগিব যে লহকৰে কোৱাৰ দৰে যে আমাৰ ছয়টা ক্লাইমেটিক জ'নত আমাৰ অসমৰ বাৰীবোৰৰ প্ৰত্যেকতে তাৰ কিছু পাৰ্থক্য আছে। কিছুমান ঠাই ধৰি লওক আপুনি যদি এটা বেলেগ ক্লাইমেটিক অঞ্চলত চায় য'ত পাহাৰীয়া অঞ্চল আছে তাত বাৰীৰ উপাদানবোৰ বেলেগ। যদি আপুনি এটা অকণমান ড্ৰট লাইক ছিটুৱেশ্যনত চায় ধৰি লওক আপোনাৰ ভূটানৰ পাততকৰ যিখিনি আমাৰ বাক্সা ওদালগুৰি বা তাৰ চিৰাং তাৰ অঞ্চলৰ বাৰীখিনি যদি চায় সেইখিনি অত্যন্ত মানে আপোনাৰ শুকান। গতিকে তাত আমি দেখা পাইছোঁ বিশেষকৈ মই লক্ষ্য কৰিছোঁ বাক্সা ওদালগুৰিত বাৰীবোৰ ক্ৰমে সলনি হৈ গৈ আছে, হৈ মনো কালচাৰ ধৰণৰ হ'ব গৈছে। তাত কেৱল মই দেখিছোঁ যে তামোল গছ
1: তামোলৰ
0: জালুক তাৰ লগত ধৰি লওক আপোনাৰ লাহে লাহে লাহে লাহে তাত আহিছে আপোনাৰ সৰু সৰু টি গাৰ্ডেন। একেধৰণে উজনিতো একেটা ধৰণৰ আমি এটা অবজাৰ্ভেশ্যন কৰিছোঁ। নামনিত বাকীবিলাক ঠাইত এই ধৰণৰ পৰিৱৰ্তনটো হোৱা নাই, অন্য বেলেগ ধৰণৰ পৰিৱৰ্তন হৈছে। তাৰো বেলেগ বেলেগ কাৰণ আছে যে এইখিনিনো কিয় হৈছে। গতিকে কিয় হৈছে এটা কাৰণ হৈছে যে বাৰীখিনিক বৈজ্ঞানসন্মতভাৱে আমি কি ধৰণে ব্যৱস্থাপনা কৰিব পাৰোঁ সেই সম্পৰ্কে আমাৰ বাৰীৰ যিসকল মানে মালিক আমাৰ পৰিয়ালবোৰ আমি সেইখিনি আমাৰ স্কিল বা আমাৰ দক্ষতা আমি আয়ত্ত কৰিব পৰা নাই আৰু চৰকাৰে পদক্ষেপ নলোৱা নহয়। চৰকাৰে বিভিন্ন পদক্ষেপ
1: মানে আপোনাৰ মতে যে বাৰী এখন পাতিবৰ কাৰণেও আমাৰ বিশেষ ধৰণৰ যোগ্যতাৰ প্ৰয়োজন
0: অত্যন্ত জৰুৰী আৰু সেইটো আমি লক্ষ্য কৰিছোঁ। আমি যিমানে গাঁৱৰ মানুহৰ লগত কথা পাতিছোঁ, মোৰ জন্মই গাঁৱত, আমি কথা পাতিছোঁ যে আমি বাৰীৰ কোনটো বতৰত কি হয়, কি ধৰণে কিবা এটা বেমাৰ হ'লে বাৰীখনত সেই পাৰ্টিকুলাৰ গছজোপাক আমি কি ধৰণে যত্ন ল'ব লাগিব, এই গোটেইখিনি কথা কিন্তু সালসলনি হৈ গৈ আছে। আৰু বাৰীবিলাকত আমাৰ আগত কেনেকুৱা আছিলে, বাৰীখনৰ সাধাৰণতে আমাৰ অসমত বাৰীবিলাকৰ তদাৰকৰ গোটেই কামখিনি বা বাৰীৰ পৰা যিটো ইনকাম হয় সেই গোটেই কামখিনি মোটামুটি
1: মহিলাসকলে,
0: গতিকে তেওঁলোকৰ এটা ডাঙৰ মানে অধিকাৰ বাৰীখনৰ মাজত থাকি যায়। এই সলনিবিলাক মানে এই এছ'চিয়েশ্যনবোৰ এই সম্পৰ্কবোৰ সলনি হৈ গৈ আছে। গতিকে আমি হয়তো সলনি হোৱাৰ কাৰণবোৰ এনেকুৱা হ'ব পাৰে যে আমি তাৰ পৰা যিখিনি অৰ্থনৈতিক লাভালাভ আমি যিধৰণে পাব লাগিছিল সেইধৰণে হয়তো আমি তাক সময়ৰ লগে লগে উত্তৰণ ঘটাব পৰা নাই। কিন্তু তাৰ প্ৰয়োজন আছে, তাৰ সম্ভাৱনা আছে। মই কৈছোঁ যে ইয়াৰ অসমৰ প্ৰত্যেকখন বাৰীক যদি আমি একেধৰণে সামৰি ল'ব পাৰোঁ, আমাৰ পঞ্চায়ত পৰিকল্পনাৰ জৰিয়তেও যদি তাক সামৰি ল'ব পৰা যায়, আমাৰ অসমত প্ৰায় যিখিনি অঞ্চলৰ পঞ্চায়ত আছে য'ত ছিক্স চিডুল এৰিয়া আছে তাত তেওঁলোকৰ ভি চি ডি চি বা তেনেকুৱা আছে, তেখেতসকলে যদি বাৰীখনক তেওঁলোকৰ পৰিকল্পনাৰ মাজত সোমাই লয় মই ভাবোঁ এইটো অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম। ডক্টৰ লহকৰণ কি কয় আপুনি?
2: আপুনি খুব সুন্দৰকৈ দুটা কথা ক'লে। এটা কথা হৈছে যে মনো কালচাৰ, সেইটো আমি যে কৈ আছোঁ ইতিমধ্যে আমি কথা পাতি আছোঁ যে বাৰীখনত সাংঘাতিক বায়'ডাইভাৰ্চিটি থাকে। এই বায়'ডাইভাৰ্চিটি আমি লক্ষ্য কৰিছোঁ লাহে লাহে লোপ পাব ধৰিছে, তাৰ কাৰণে হৈছে মনো কালচাৰ। আপুনি যদি বাৰীখন চায়, মই যিটো ক'লোঁ সেইখন এখন ফৰেষ্ট, বিভিন্ন ধৰণৰ গছ থাকে, প্ৰত্যেকডাল গছৰ লগত কিছু এছ'চিয়েট আপুনি ক'লে পোক পতংগ থাকিব পাৰে, চৰাই থাকিব পাৰে, এটা কমপ্লিট বায়'ডাইভাৰ্চিটি, সম্পূৰ্ণ এটা বায়'ডাইভাৰ্চিটি মানে ৰখাৰ কাৰণে, বায়'ডাইভাৰ্চিটি এটা মানে ক্ৰিয়েট কৰাৰ কাৰণে বাৰীখনৰ যথেষ্ট উপাদান থাকে। কিন্তু মনো কালচাৰ হোৱাৰ পৰা আমি দেখিছোঁ যে বাৰীত সেই উপাদানসমূহৰ কিছু পৰিমাণে হ্ৰাস পোৱা আৰম্ভ হৈছে। দ্বিতীয় কথা হৈছে বাৰীখন হ্ৰাস পোৱাৰ লগে লগে আৰু এটা ডাঙৰ আমাৰ আমাৰ মানৱ সমাজৰ এটা ক্ষতি হৈছে নলেজ ছিষ্টেম, ট্ৰেডিশ্যনেল যিটো নলেজ ছিষ্টেম, ধৰক আমাৰ যিটো ধাৰণা আছিলে মেডিচিনেল প্লান্টৰ ধাৰণা আছিলে বা শাকৰ প্ৰতি যিটো ধাৰণা আছিলে, বিভিন্ন বতৰৰ ফলৰ প্ৰতি যিটো ধাৰণা আছিলে, আজিৰ প্ৰজন্মই সেই ধাৰণাটো লাহে লাহে হেৰাব আৰম্ভ
1: কৰিছে,
2: নেদেখে। সেইকাৰণে আমাৰ বাৰীবিলাক নাইকিয়া হৈ গ'ল, আমাৰ ফল সময়ৰ ফলবিলাক নাইকিয়া হৈ গ'ল বাৰীত, আমাৰ সময়ৰ শাক পাচলি নাইকিয়া হৈ গ'ল। এতিয়া চাওক আমি ঢেকীয়া গুৱাহাটীত 20 টকাত কিনো এটা মুঠা, যিটো ধৰক আমি গৰু চৰাব গ'লে ঢেকীয়া মানে আমি চিনি
1: লৈ
2: বুটলি লৈ আহিব পাৰোঁ। গতিকে এই যিটো মানে কালচাৰেল এছ'চিয়েশ্যন আমাৰ, সেই গোটেই বস্তুখিনি আমি লাহে লাহে আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব ধৰিছে।
1: হয়, বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিত
2: বাৰীৰ বহনক্ষম ক্ষেত্ৰত প্ৰথম কথা হৈছে প্ৰভাৰ্টিৰ কথা যদি কওঁ, আমি যিটো ক'লোঁ বাৰীখনে ইতিমধ্যে গৱেষণাই কৈছে যে বাৰীখনে 43% ইকনমিক ছাবচিষ্টেঞ্চ কৰে এঘৰ মানুহৰ। ভাবক আপুনি এই যিটো আমাৰ খাদ্যৰ যিটো সংকট,

0: সেই সংকটটো যদি নিৰাময় কৰিব লাগে, প্ৰথম আমি বাৰীখনক গুৰুত্ব দিব লাগিব। দ্বিতীয় কথা, আমি বায়'ডাইভাৰ্চিটিৰ কথা অলৰেডি পাতিলোৱে, সমাজৰ এটা সুস্থ সমাজ এখন গঠনৰ কাৰণেও কিন্তু বাৰীখনৰ যথেষ্ট অৱদান আছে। দ্বিতীয় কথা, আজিকালি কি হৈছে, মানুহে লাইফ ষ্টক, আমাৰ ঘৰত ধৰক হাঁহ মুৰ্গী গৰু ছাগলী এইবিলাক আমাৰ পোহাৰ কাৰণে দিগদাৰ হৈছে, সিহঁতৰ খাদ্য সংকট হৈছে। আগত এইসমূহ জন্তু আমাৰ পোহাৰ কোনো দৰকাৰ অসুবিধা নাছিলে, কাৰণ ডাঙৰ কঁঠালৰ পাত থাকে, ছাগলীয়ে কঁঠালৰ পাত দিনটো খাই থাকে, গৰুৰ কাৰণে বিভিন্ন ধৰণৰ ঘাঁহ থাকে, বিভিন্ন ধৰণৰ তেওঁলোকৰ হাৰ্বছ থাকে, সেইবিলাক খায়। গতিকে এই গোটেইখিনি, তাৰ লগে লগে আমাৰ কি হৈছে, গাখীৰৰ উৎপাদন কমি গৈছে। গাখীৰৰ উৎপাদন কমি যোৱাৰ লগে লগে গাখীৰৰ কোৱালিটিও কমি গৈছে, কাৰণ সেই ডাইভাৰ্চিটি সেই জন্তুটো খাবলৈ
1: মানে খাদ্যটোৰ ওপৰতে যিটো প্ৰডিউচ হ'ব বা যিটো ওলাব সেইটো নিৰ্ভৰ কৰে,
0: গতিকে আপুনি চাওক এটা হেলথত ইম্পেক্ট ডেফিনেটলি পেলাইছে। গতিকে বাৰীখন সচৰাচৰ আমি ইগনোৰ কৰোঁ, কিন্তু বাৰীখন কিন্তু আমাৰ জীৱনৰ এটা আহিলা। আৰু পাঠক ডাঙৰীয়ে যিটো কৈছে, বাৰীখন মেনেজ কৰাৰ কাৰণে আমাৰ কাৰিকৰী জ্ঞানৰ দৰকাৰ, আৰু এই জ্ঞানখিনি কিন্তু আমি ট্ৰেডিশ্যনেল নলেজ ছিষ্টেমৰ পৰা আমি আহৰণ কৰিব পাৰোঁ কিছু পৰিমাণে।
2: আৰু যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা বৰ্মন ডাঙৰীয়ে ক'লে, তাত আমি আমি যদি চাওঁ, আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ক্ষেত্ৰত এটা ৱাটাৰ ছিকিউৰিটিৰ কথা, ৱাটাৰৰ কথা আছে, আমাৰ মানে হেল্ডি এটা চা মানে ধৰক ভিলেজৰ কথা আছে। এটা হেল্ডি ভিলেজ বুলি ক'লে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত ডাইৰেক্ট হেল্ডি ভিলেজ শব্দটো নাই। আমাৰ ভাৰতবৰ্ষ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল PNRDA পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে এই 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লক 9টা থিমেটিক এৰিয়ালৈকে লৈ আনিছে। আৰু থিমেটিক এৰিয়ালৈকে আনি আমাৰ যিসকল 6টা পঞ্চায়তৰ লগত জড়িত বা গ্ৰাম প্ৰধান বা তেনেকুৱা কমিটিৰ লগত জড়িত ভিলেজ লেভেল ইনষ্টিটিউচনবিলাকৰ, তেখেতসকলে জানিব এই 9টা থিমক লৈ আমাৰ প্ৰত্যেকখন গাঁৱক তাৰে এটা এটা থিমৰ জৰিয়তে আমি সেই লক্ষ্যটো এচিভ কৰিব খুজিছোঁ। কেনেকুৱা ধৰণৰ, যে এখন আমি গাঁও এচিভ কৰিব বিচাৰিছোঁ যে আমি এখন হেল্ডি ভিলেজ বুলি এচিভ কৰিব খুজিছোঁ। তো হেল্ডি ভিলেজ বুলি কোৱাতে তাত কিন্তু 3-4টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল সোমাই আছে। ক'ৰবাত আমি এখন ভিলেজ কৰিব যত্ন কৰিছোঁ যে ৱাটাৰ ছাফিচিয়েণ্ট ভিলেজ, তাত কিন্তু আৰু 3-4টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল তাৰ মাজত সোমাই আছে। সেইটো থিমেটিক এৰিয়া PNRDA পঞ্চায়তৰ মানে লগত আমাৰ যিটো পৰিকাঠামো আছে তেখেতসকলৰ লগত লগ হৈ এইটো কৰিব যত্ন কৰিছে। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ যে আমাৰ শ্ৰোতাসকলে এই কথাখিনি যদি অকণমান মনোযোগেৰে চকু কাণ দিয়ে, তেতিয়াহ'লে আমাৰ নিজৰ গাঁওখন যে এনেকুৱা এই 9টা থিমৰ কোনটো থিমৰ ভিতৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে সেইটো তেখেতসকলে মন কৰিব পাৰিব আৰু সেইমতে অৰিহণা দিব পাৰিব। আৰু তেতিয়া মই ভাবোঁ যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়েও তাত যথেষ্ট গুৰুত্ব দিছে। আৰু এটা কথা প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিছিলে, যিটো আমাৰ দেশে বাকী পৃথিৱীৰ দেশক আমি নেতৃত্ব লৈছোঁ বুলি কওঁ, যে মিছন লাইফ, যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চিন্তা, সেই ক্ষেত্ৰতো আমি কিন্তু আমাৰ বাৰীখনৰ উপযুক্ত ব্যৱস্থাপনাৰ জৰিয়তে এই গোটেইকেইটা লক্ষ্যত আমি অৰিহণা যোগাব পাৰোঁ উপনীত হোৱাত।
1: হয়, আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ বাৰীখনৰ গুৰুত্ব আছে নেকি?
0: চাওক, জলবায়ু পৰিৱৰ্তনৰ মই বিশেষকৈ সকলোৱে জনা এটা কথা কওঁ, জোনাকী বৰুৱা।
1: হয়,
0: আমি যদি আজি 20 বছৰমান পিছলৈ যাওঁ, আমি সৰু থাকোঁতে জোনাকী বৰুৱা আমি ৰাতি হ'লে ধৰিছিলোঁ, ধৰি পেলাই জোনাকী বৰুৱাৰ লগত খেলিছিলোঁ, কিন্তু আজিকালি জোনাকী বৰুৱা দেখিবলৈ
1: নাই,
0: জিলিৰ মাত নুশুনো আমি। গতিকে এইসমূহ কি আছিলে, এইসমূহ জোনাকী বৰুৱাৰ কাৰণে ডাঙৰ ফৰেষ্টৰ দৰকাৰ নাছিলে। একচুৱেলি আমাৰ ঘৰৰ আশে পাশে থকা যিটো পৰিৱেশ তন্ত্ৰ, বাৰীখনেই হওক বা আমাৰ আশে পাশে থকা যিখিনি পৰিৱেশ, সেই পৰিৱেশতে এই পতংগবিলাক বৰ্তি আছিলে। কিন্তু যেতিয়া আমাৰ এই আমি নিজকে চেঞ্জ কৰি পেলালোঁ, যেতিয়া আমাৰ এই পৰিৱেশ তন্ত্ৰবিলাকৰ বহুলভাৱে আপোনাৰ চেঞ্জ আহিলে, তাৰপিছত আপুনি মানে আমি মানে দেখা পাওঁ যে এই জন্তুবিলাক, এই পোক পতংগ বা আমাৰ লগত থকা এই জীৱবিলাক নাইকিয়া হৈ গৈছে। গতিকে আপুনি যিটো কৈছে জলবায়ু পৰিৱৰ্তন, আমি বেলেগ চাবই নালাগে, আমাৰ একদম ঘৰৰ আশে পাশে থকা কোনবিলাক জীৱ আমি 10 বছৰ আগত দেখিছিলোঁ আৰু কোনবিলাক আমি এতিয়া দেখা নাপাওঁ, তাক যদি আমি এটা সঠিকভাৱে আমি এখন মানে লিষ্ট বনাই ল'ব পাৰোঁ, সিয়ে আমাক উত্তৰ দিব। আমাক খুব বিশদভাৱে কিবা বেলেগ ধৰণৰ গৱেষণা কৰাৰ কোনো প্ৰয়োজনে নাই। আৰু এটা মই কথা কওঁ, বাৰীত আগত গ'লে আপোনালোকে চাব শিয়াল, আজিকালি শিয়াল পাবৰে নাই। মোৰ এতিয়াও মনত আছে যেতিয়া কঁঠাল পকে, কঁঠালৰ তলত শিয়াল বহি থাকে, শিয়ালে কঁঠাল খায়। আপুনি এতিয়া আপুনি বা আমাৰ শ্ৰোতাসকলে যি

0: ঠাই থাকে, তারপর একটা নলা একটা খান্দি দিয়া হয় তালে যাবলৈ,
1: হয় হয়, যাতে আমি ধরক শুকান সময়টোত, শুকান সময়ত আমি যাতে তারপর আকৌ পানি আনি পেলাই আমার মানে আমার ধরক
0: শাক
1: পাচলি বিলাকত বা আমার জলকিয়াত আমি পানি দিব পাৰো। গতিকে এই ইকোসিস্টেমটো কিন্তু আমি আকৌ নতুনকে গঢ়িব লাগিব যত নাইকিয়া হৈছে। কিছুমান ঠাইত এতিয়াও আছে, সেই থকা ঠাইবিলাকক আমি আধাৰ হিচাপে লৈ যিবিলাকত নাইকিয়া হৈছে তাত আমি আকৌ নতুনকে আৰম্ভ কৰিব লাগিব।
0: হয়, পাঠক ডাঙৰীয়াৰ ক্ষেত্ৰত কি ক'ব?
2: মই লোকৰ লগত একমত যে আমি বাৰীৰ আমি প্ৰকৃতিৰ পুনৰুদ্ধাৰ বুলি যিটো আমি আৰম্ভণি কৰিছিলোঁ, যে প্ৰকৃতিৰ পুনৰুদ্ধাৰ বুলি ক'লে আমি এখন অৰণ্য মানে নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীয়ে নহয়, আমি আমাৰ বাৰীখনৰ কথাও ভাবিব পাৰোঁ,
0: আমি ঘৰৰ
2: পৰাই কৰিব পাৰোঁ। সেইকাৰণে আমি সেই কথাবোৰ প্ৰসংগত আনি আনিব খোজা নাই ডাঙৰবোৰ, যে আমাৰ ওচৰতে থকা, আমাৰ চাৰিওপিনে থকা, মোৰ ককাৰ দিনত থকা, মোৰ দেউতাৰ দিনত থকা, 50 বছৰ আগত থকা বাৰীখনতনো মোৰ কি আছিলে, সেই কথাখিনি আমি যদি সেই বয়সস্থ মানুহবোৰ আমাৰ ঘৰত আছে অনতিবিলম্বে আমি কথাবোৰ লিপিবদ্ধ কৰি সেই পৰ্যায়টোৰ সমপৰ্যায়লৈকে আমি নিব ঘূৰি আহিব পাৰোঁ নেকি এতিয়া, যিটোৱে আমাক এটা সুন্দৰ বাতাবৰণ দিব, মানসিক প্ৰশান্তি দিব, আমাক অৰ্থনৈতিক এটা স্বাৱলম্বিতাৰ পথ দিব, আমি জলবায়ু পৰিৱৰ্তনৰ দৰে এটা বৃহৎ সমস্যাৰ কাৰণে আমি মোকাবিলাও কৰিব পাৰিম। গোটেই আমাৰ ৰাইজে এতিয়া পানীৰ কাৰণে হাহাকাৰ কৰি আছে, গতিকে আমি সেই পৰ্যায়তো আমি এইটো এটা সকাহ পাম যি লোকৰ ডাঙৰীয়া কৈছে। গতিকে মই ভাবোঁ এইটোৱেই যে বাৰীৰ পুনৰুদ্ধাৰটোত আমি কৰিব যোৱাতে চৰকাৰৰ ওচৰত বা কোনো বেলেগ এজেঞ্চিৰ ওচৰত আমি নিৰ্ভৰশীল নহয়,
0: আমি
2: নিজে কৰিব পাৰোঁ পৰিয়ালটোৰ মাজত যদি আমাৰ ইচ্ছা আছে। গতিকে সেইকাৰণে আমি বাকী বিষয়বোৰ য'ত নিৰ্ভৰশীলতা বেছি সেইখিনি বাদ দি নিজে কৰিব পৰা বিষয়খিনি লৈহে আজি এই আলোচনাখিনিত মই ভাবিছোঁ এই গুৰুত্বটো এটা সঠিক দিশত হৈছে বুলি ভাবিছোঁ, আৰু মই ভাবোঁ শ্ৰোতাসকলে অন্তত অনুধাৱন কৰিব পাৰিছে।
1: শেষত মই এটা কথা মই বিশ্লেষণ কৰিব বিচাৰোঁ যে পাঠক ডাঙৰীয়াই যিটো কৈছে সেইটো কথা আমি প্ৰথম মনত ৰাখিব লাগিব যে অসমত 6টা ক্লাইমেটিক জ'ন আছে, প্ৰত্যেকখন বাৰীয়ে একক ৰূপত আমি চাব নোৱাৰোঁ, বিভিন্ন অঞ্চলত বাৰীসমূহৰ বিন্যাসটো বেলেগ বেলেগ নিশ্চয় হ'ব, তাৰ জৈৱ বৈচিত্ৰতাও বেলেগ বেলেগ হ'ব, কিন্তু সেই বিবিধতাটো আমাৰ খুব দৰকাৰ, সেই ডাইভাৰ্চিটিটো আমি ৰখাটো খুবেই দৰকাৰ। আৰু মই যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনুষ্ঠানটো শুনি আছে তেখেতসকলকো মই আহ্বান কৰিব বিচাৰিছোঁ যে এই ডকুমেণ্টেশ্যনবিলাক, বাৰীত কি আছিলে, এতিয়া কি আছে, আৰু শেষলৈ আৰু 10 বছৰ পিছত কি হ'বলৈ গৈ আছে, এনেকুৱা ধৰণৰ তথ্যসমূহ আমাক আহৰণ কৰাটো খুবেই দৰকাৰ। এই তথ্যসমূহে বিশেষকৈ আমাৰ চৰকাৰী তন্ত্ৰটোকো সহায় কৰিব এটা সঠিক দিশত এই গোটেই যিটো প্ৰয়াস, বাৰীৰ পুনৰুদ্ধাৰৰ প্ৰয়াস, এই প্ৰয়াসটো আগবঢ়াই লৈ যোৱাত সহায় কৰিব।
0: হয়, আজি আমি প্ৰকৃতিৰ পুনৰুদ্ধাৰত আমাৰ বাৰীখনৰ যি ভূমিকা, যি গুৰুত্ব, সেই সম্পৰ্কে কথা পাতিলোঁ। আমাৰ প্ৰত্যেকঘৰ মানুহৰে যিহেতু সৰুকৈ হ'লেও এখন বাৰী আছে, আমি প্ৰত্যেকেই এই ক্ষেত্ৰত পাঠক ডাঙৰীয়াই যিদৰে ক'লে যে আমি এককভাৱে সেই ক্ষেত্ৰত আমি ভাগ ল'ব পাৰোঁ, সকলোৱে ওলাই আহক, সকলোৱে ভাবক আমাৰ বাৰীখনত অলপ হ'লেও বৈচিত্ৰতা আনো আমি। সকলো শ্ৰোতাই নিশ্চয় নিজৰ বাৰীখনত আগতে নথকা কিবা এটা ৰুৱক, আগতে নথকা কিবা এটা কৰক, তেনেধৰণে আমি হ'ব বুলি ভাবিছোঁ, আশা কৰিছোঁ। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োজনকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব আলোচনাতে শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে জয়ন্ত কুমাৰ পাঠক আৰু ডক্টৰ দীপাংকৰ লহকৰে, আদ ধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। প্ৰথমে এয়া ডক্টৰ মিনতী চৌধুৰীৰ কণ্ঠৰ গীত। গীতটি লোৱা হৈছে তোমাৰ হাতেৰে এলবামটিৰ পৰা।

শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছোঁ সুহুৰী এলবামটিৰ পৰা এটি গীত। গীতি গাইছে মালবিকা বৰাই। গীতৰ কথা সন্ধ্যা দেৱীৰ, সুৰ হীৰেণ গোহাঁইৰ।

0: তুমি আহিবানে বুলছবিত সেয়া আছিল জুবিন গাৰ্গ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এইবাৰ শুনাবলৈ লৈছোঁ অহেতুক ছবিৰ পৰা এটি গীত। গীতটি গাইছে জুবিন গাৰ্গে।

0: ককাইদেউ বিন্দাছবিত সেয়া আছিল নীল আকাশ চিত্ৰগীত। অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় ৰেল তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ কৌশলগত পদক্ষেপ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। ৰেল ভৱনত অনুষ্ঠিত বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ বাবে ইতিবাচক সঁহাৰি জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীশৰ্মাই কয় যে বৈঠকত দেশত ছেমি কণ্ডাক্টৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ ভূমিকা অধিক শক্তিশালী কৰা আৰু দূৰণিপতীয়া ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰখনত অসমে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে তাৰ বাবে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যখনৰ পাহাৰীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত লংকা ওমৰাংচু সংযোগী নতুন ৰেল লাইনৰ আন্তঃগাঁথনিৰ লগতে প্ৰস্তাৱিত ভাৰত ভূটান ৰেল প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকে অসমৰ দীৰ্ঘম্যাদী ঔদ্যোগিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নতুন দিল্লীত আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয়ক লৈ আলোচনা কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগৰ বাবে চাৰিখন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱৰ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতে ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ আদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰী গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40-50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰ্মেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব।
0: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্যানখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে। বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল আৰু আহ যাহৰ পথসমূহ সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰা, স্থানীয় ৰাইজৰ আৰু পথচাৰীৰ সুৰক্ষা সুদৃঢ় কৰাৰ সন্দৰ্ভত বিষয়াদুয়োগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁলোকে বৰ্তমানৰ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃতাধীন এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ সৈতে সংগতি ৰাখি আজি মঙলদৈ ক্ৰীড়া সন্থাৰ কাৰ্যালয় প্ৰাংগণত এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান মহিলা কাবাডী খেলুৱৈ শান্তি কুমাৰী বড়ো আৰু প্ৰবীণ ক্ৰীড়া সংগঠক তথা প্ৰাক্তন ক্ৰীড়া সাংবাদিক বসন্ত ডেকাক সম্বৰ্ধনা জনোৱা হয়। ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী মিচিং গাঁৱত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। পথাৰৰ বোকাত লাগি ধৰা এখন ট্ৰেক্টৰৰ চেপাত যুৱকজনৰ মৃত্যু হয়। মৃত যুৱকজন ধেমাজি বালিগাঁৱৰ 28 বছৰীয়া কৃষ্ণ সোণোৱাল বুলি জানিব পৰা গৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত উপজা দিনৰ সুবাস শীৰ্ষক সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ।
1: বহুজনৰ হিতৰ বাবে বহুজনৰ সুখৰ বাবে 1948 চনৰ 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী হিচাপে প্ৰতিষ্ঠা লাভ কৰা আকাশবাণী কেন্দ্ৰই আকাশবাণী গুৱাহাটী কেন্দ্ৰ হিচাপে এতিয়া 78 বছৰ সম্পূৰ্ণ কৰি আজিৰে পৰা 79 বছৰত ভৰি দিলে। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যি প্ৰথমে আকাশবাণী শ্বিলং গুৱাহাটী আছিল, এই যে 78 বছৰীয়া যাত্ৰা, এই যাত্ৰাকালত এই আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠাৰ আঁৰত থকা পুৰোধা ব্যক্তিসকলক আজি এই সময়ছোৱাত, আজিৰ এই পবিত্ৰ ক্ষণত আমি অনুষ্ঠানৰ আৰম্ভণিতে সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। নতুন প্ৰজন্মৰ বহু কেইগৰাকীয়ে এই অনুষ্ঠানটোক আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছে। গতিকে আমাৰ জ্যেষ্ঠ প্ৰতিগৰাকীৰ আশীৰ্বাদ আমাক লাগিব। প্ৰতিগৰাকী আপোনালোকৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে সমৃদ্ধ হ'ব আমাৰ অনাগত সময়খিনি। আপোনালোকৰ দিহা পৰামৰ্শ অনাগত সময়তো আমি একেই থাকিব বুলি আশা কৰি আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়া কেন্দ্ৰ মুৰব্বী তথা উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰদেৱক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে আপোনালোক সকলোকে আদৰণি জনাই দুআষাৰ ক'ব।
2: আকাশবাণী গুৱাহাটীয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানলৈ মই সকলোকে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো শ্ৰোতা আৰু দৰ্শকবৃন্দ, নিমন্ত্ৰিত অতিথি আৰু আমাৰ সকলো আকাশবাণীৰ নিয়মীয়া শ্ৰোতা, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা সকলো সহকৰ্মী, সংবাদসেৱীসকল আৰু আজিৰ অনুষ্ঠানৰ জীৱন্ত প্ৰচাৰ ব্যৱস্থা কৰা বিভিন্ন টিভি চেনেল আৰু দূৰদৰ্শন গুৱাহাটীৰ কৰ্মীবৃন্দ, আকাশবাণীৰ কৰ্মীবন্ধুসকল আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিব অহা অতিথিসকল, আজিৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটীয়ে এই শুভ সন্ধ্যাটি সজাই তুলিছে 3টা বিশেষ কাৰ্যক্ৰমেৰে। প্ৰথম হ'ল নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত, দ্বিতীয়তে শুভেক বসুৰ হাৱাইন গীটাৰ বাদন আৰু তৃতীয়তে মনোজ্যোৎস্না মহন্ত গোস্বামীৰ এক গীতিময় যাত্ৰা। অন্তৰংগ আলাপৰ মাজেৰে শিল্পীগৰাকীৰ সংগীতময় জীৱনৰ বিষয়ে কিছু আলোকপাত কৰোঁ হওক। আৰু দুটা বিশেষ অনুষ্ঠানে আজিৰ সন্ধ্যাটো স্মৰণীয় কৰি তুলিব বুলি আমাৰ বিশ্বাস। প্ৰথমটো হ'ল আকাশবাণীৰ পৰা অতীতত প্ৰকাশ পোৱা পষেকীয়া আলোচনীৰ নিৰ্বাচিত লেখা আকাশীৰ উন্মোচন। দ্বিতীয়টো হ'ল আকাশবাণীৰ প্ৰচাৰৰ 90 বৰ্ষ উপলক্ষে প্ৰকাশ কৰা এখন ই বুকৰ উন্মোচন।
1: আমি মঞ্চলৈ আদৰিব বিচাৰিছো সংগীত নাটক একাডেমী সন্মানেৰে সন্মানিত চেতনা দাস বাইদেউক। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আজিৰ অনুষ্ঠানটি উদ্বোধন কৰিবলৈ। আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো।
3: আকাশবাণীৰ লগত একেবাৰে সৰুৰে পৰা জড়িত, সৰুৰে পৰা মানে আমি তেতিয়া দলি তালুকদাৰ মামী আছিলে আৰু আমি তেতিয়াৰ পৰা দৌৰি দৌৰি আহোঁ, ফ্ৰক পিন্ধা অৱস্থাৰ পৰা আহোঁ। আৰু মোৰ মাহীদেউ আৰতী বৰুৱা আছিলে আৰু সেইখিনি সময়ত সেই মাহীদেৱে প্ৰথম ৰেডিঅ' নাটকৰ যেতিয়া অডিশ্যন দিব লগা হৈছিল তেতিয়া কৈছে, একো ভয় কৰিব নালাগে, তই পাৰিবি, তই যেনেকুৱাকৈ সংলাপবিলাক কওঁ তেনেকুৱাকৈ কবি,

0: পাৰিবি সেই উৎসাহী যিসকল আছিলে মোৰ জীৱনত লগ পোৱা আৰু সেইসকলক মই কেতিয়াও পাহৰি নাযাওঁ আৰু আজি তেনেধৰণে আপোনালোকক মই আপোনালোকক কৈছোঁ যে মই বুকুৰ আপোন এই ৰেডিঅ'টো মই মূৰৰ শিতানত লৈ শুলেহে মোৰ টোপনি আহে আৰু সেইকাৰণে চাগে মই আজি এই সভাখনত ভাগ ল'ব পাৰিছোঁ এইখিনিকে আপোনালোকক কৈছোঁ বেছিকৈ নকওঁ আৰু অনুষ্ঠান আছে সকলোবিলাক চিনাকি মুখ দেখিছোঁ প্ৰত্যেকলৈকে মই আদৰ সম্ভাষণ জনাইছোঁ
1: হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ যশস্বী শিল্পী পদ্ম বিভূষণেৰে সন্মানিত প্ৰয়াত বিদুষী গিৰিজাদেৱীৰ শিষ্য সেনিয়া ঘৰানা 40 বছৰৰ অধিক সময় ধৰি শাস্ত্ৰীয় আৰু লঘু শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰি আহিছে তেখেতে আকাশবাণীৰ লঘু শাস্ত্ৰীয় হিন্দুস্তানী সংগীতৰ এ গ্ৰেডৰ শিল্পী তেখেতে অসমীয়া আধুনিক গীত আৰু ভজনৰো আকাশবাণীৰ শিল্পী

0: এয়া আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট গীতিকাৰ আকাশবাণী পৰিয়ালৰ সৈতে বহু বছৰ যাৰ ওতঃপ্ৰোত সম্পৰ্ক আমাৰ শ্ৰদ্ধাৰ কীৰ্তিকমল ভূঞাদেৱে উন্মোচন কৰিলে আকাশী। কীৰ্তিকমল ভূঞাদেৱক এতিয়া সকলোকে উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।
1: আকাশীৰ জন্ম হৈছিল 1959 চনত কলিকাতা কেন্দ্ৰৰ ফষেকীয়া অনুষ্ঠানসূচীৰ আলোচনী বেতাৰ জগতৰ সৈতে একেলগে আকাশবাণীৰ ছপা প্ৰকাশন আদি সম্পন্ন হৈছিল কলিকতাত। তেতিয়া 1982 চনত আকাশীৰ প্ৰচাৰ প্ৰকাশ ব্যৱস্থাপনা গুৱাহাটীলৈ আহিল। মোৰ মনত পৰিছে আকাশবাণী গুৱাহাটীত কেন্দ্ৰ স্থাপন হোৱাক লৈ শ্ৰদ্ধেয় পৰম শ্ৰদ্ধেয় প্ৰয়াত তফজুল আলী ছাৰে এটি গীত লিখিছিল, সোণালী চৰাই এটি উৰি আহিছিল। আৰু আকাশী যেতিয়া 1942 চনত ইয়ালৈ প্ৰকাশন ব্যৱস্থাপনা গুৱাহাটীলৈ আহিল, স্থানান্তৰিত হ'ল জিলা পুথিভঁৰালত 1982 চনৰ মাৰ্চ মাহৰ শেষৰ পিনে আকাশী উন্মোচন কৰা হৈছিল। আৰু উন্মোচন কৰিছিল অতুল চন্দ্ৰ হাজৰিকাদেৱে, তেখেতেও এটি গীত লিখি আকাশী উন্মোচন কৰিছিল, গীতটি গাই দিছিল। মনত আছে আকাশী সুন্দৰী আকাশী ৰূপহী এই ধৰণৰ এটি গীত লিখি তেখেতে আকাশী উন্মোচন কৰিছিল গুৱাহাটীত 1982 চনত। আৰু তেতিয়াৰ পৰা এই অভাজনে আকাশীৰ সৈতে যুক্ত হৈ কাম কৰাৰ সুবিধা লাভ কৰিছিলোঁ। আপোনাৰ সকলোৱে জানেই ইয়াৰ তাত অকল অনুষ্ঠানসূচীয়ে নহয়, যিবিলাক প্ৰবন্ধ পাতি গীত মাত যি প্ৰকাশ হয় সেইখিনিও তাতে আকাশবাণীৰ প্ৰকাশ হয়। অতীতৰে যিখিনি ভাল কাম আছে সেইখিনি যোগাৰ কৰি যা যোগাৰ কৰি সমল গোটাই এতিয়া ইয়াৰ উন্মোচন কৰা হ'ল, উন্মোচন কৰা বুলি মই ঘোষণা কৰিলোঁ। মই আশা ৰাখিছোঁ আপোনাসকলে আকাশীৰ পুথিখনি আদৰি ল'ব।
0: এইবাৰ আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আহিছোঁ। 1964 চনত আকাশবাণী গুৱাহাটীৰ চেমনিয়াৰ চৰাত প্ৰথমবাৰ তেখেতে হাৱাইন গীটাৰ বজাইছিল। তাৰ পাছৰ বছৰতে তেওঁ যুৱবাণীত হাৱাইন গীটাৰ বজোৱাৰ পৰ্ব তেখেতৰ আৰম্ভ হৈছিল। 1991 চনত এ গ্ৰেডৰ শিল্পীৰ স্বীকৃতি লাভ কৰিছিল। কেইবাটিও শ্ৰব্য সঁফুৰা আপোনালোকৰ মাজলৈ তেখেতে উলিয়াই দিছে। 1978 চনত জয়ন্ত হাজৰিকা সোঁৱৰণী সদৌ অসম গীটাৰ বাদন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল। তেখেতে হৈছে শুভেশ বসু। আমি আগবাঢ়িছোঁ তেখেতৰ অনুষ্ঠানৰ মাজলৈ।

0: এতিয়া আমি মঞ্জুস্না মহন্ত গোস্বামী বাইদেউক আমি মঞ্চলৈ আদৰিছোঁ। তেখেতৰ সৈতে আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসে।
1: এইগৰাকী কণ্ঠশিল্পী এনেধৰণেৰে সমৃদ্ধ হৈ আছে যে ভাবিলে আমাৰেই আচৰিত লাগে। তেখেতৰ পিতৃ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি গীতিকাৰ কেশৱ মহন্ত, মাতৃ আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী বৰগীত মহিলা কণ্ঠশিল্পী নিকুঞ্জলতা মহন্ত, মোমায়েক খগেন মহন্ত, পোনে পোনে আহিছোঁ ভায়েক বুলি ক'বলৈ হ'লে অংগৰাগ পাপন মহন্ত, তেখেতসকলৰ তিনিটি মানে ককাই ভাই, সাগৰ মহন্ত তেখেত ডাঙৰ, তাৰপিছতে বায়েক আছিল প্ৰয়াত বনজ্যোৎস্না বৰুৱা, বনজ্যোৎস্না মহন্ত, বনজ্যোৎস্না বৰুৱাক যালৈ বিয়া দিছিল তেখেতে আকৌ অসমীয়া চিনেমা গোটেই সংগীতৰ কথাটোকে সলনি কৰি পেলাইছিল, গোটেই ছবিখন সলনি কৰি বাণিজ্যিক সংগীতৰ সূচনা কৰা অসমীয়া সংগীত পৰিচালকজন।

0: এনেধৰণেৰে সমৃদ্ধ হৈ আছে নিশ্চয় গান কবিতাৰ কথাই ওলায়। তাৰপিছত আপুনি আকাশবাণীলৈ আহিল আৰু প্ৰথম গীতটি আপুনি গালে সুৰৰ শৰাইৰ,
1: সেইটো যেতিয়া সুযোগ আহিলে
0: তাতে দুটা গীত গাইছিল আপুনি,
1: দুটা গীত গাইছিলোঁ
0: আৰু এটা গীত অত্যধিক জনপ্ৰিয় হৈছিল সেই সময়ত।
1: মানে এইবুলি ক'ব লাগিব যে সেইটো গীতেৰে মই মানে শ্ৰোতাৰ মাজত মানে পৰিচিত হৈছোঁ।

0: আপুনি গোৱা এটা বিশেষ গীত হ'ল, যিটো গীতৰ যোগেদি কেইবাটাও নতুন শব্দ চৰাই নাম আৰু কেইবাটাও নতুন শব্দ অসমৰ শ্ৰোতা সমাজে গম পালে। এটা একেবাৰে সৰু চৰাই সেই গীতটোত গম পালে, দৰিয়লিত পৰি জিৰাইছিল,
1: দৰিয়লিত পৰি জিৰাইছিল,
0: সেই গীতটো শ্ৰোতা সমাজে বৰ ভাল পায়।
1: নতুন মানে নতুন শব্দ নহয় আচলতে, লৰিয়লি দৰিয়লি দেউতাহঁতৰ দৰে সেই সময়ৰ গীতিকাৰখিনি বা গীতিকাৰে তেওঁলোকৰ অধ্যয়নটো বৰ বেলেগ ধৰণৰ নাছিল জানো, অভিজ্ঞতা বা কথা, লোককথা, লোকসুৰ, লোক গীত মাত, এই সকলোবিলাকৰ লগত তেওঁলোকো একেবাৰে ওতঃপ্ৰোতভাৱে মানে সম্পৃক্ত মানে তেওঁলোকে, সেইকাৰণে তেওঁলোকৰ মনত সেই শব্দবোৰে খেলাই থাকে চাগে। এনেই নৈ দৰিয়লি, চৰাই লৰিয়লি, এনেকুৱা বিহু নামত আছে ক'ৰবাত, তেনেকেই লৰিয়লি সৰু চৰাই গীতটো হৈছে, এইটোৱে কমপ্লিটলি, কিন্তু সেই শব্দ দুটা আছে ক'ৰবাত ক'ৰবাত, যদি পুৰণি বিহু নামত যদি খুচৰি চোৱা ক'ৰবাত পাবা শব্দ দুটা,
0: মানে
1: সেই শব্দ দুটা খুব নতুন হৈ গ'ল যেতিয়া মানে গীতটো হ'ল, আধুনিক হেৰিত যেতিয়া হ'ল, আধুনিক গানত যেতিয়া
0: পৰিল, খুব কম সময়ত শব্দ দুটা পৰিচিত শব্দ হৈ পৰিল। সেই গীতটো অকণ শুনি লওঁ।

গজল গাবলৈ উৎসাহ দিয়া মানুহ মোৰ ঢেৰ আছিলে আৰু মোৰ শিক্ষাগুৰুসকল আছিলে মোৰ কলেজত মহাবিদ্যালয়ত মানে আন গান একো নুশুনে মোৰ শিক্ষাগুৰুৱে মোৰ মুখেৰে গজলহে শুনিবলৈ খোজে আৰু কৈছিলে যে তুমি এইটো ধাৰাতহে আচলতে যাব লাগে প্ৰায় মঞ্চত মই তেতিয়া নিমন্ত্ৰিত হৈছিলোঁ গজল গাবলৈকে গজল গাইছিলোঁ খুব ভাল লাগে কিন্তু

ইমান পৰে শ্ৰোতাসকলে, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত উপজা দিনৰ সুবাস শীৰ্ষক সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ শুনিলে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী আলেখ্যৰ অনুষ্ঠানত আজি শুনক খেত্ৰী ডিমৰীয়া অঞ্চলৰ তাহানীৰ পৰম্পৰাগত বাঘ চিকাৰৰ পটভূমিত ৰচিত এখনি আলেখ্য বাঘ চিকাৰৰ গীত।

0: ৰচনা মুৰুলীধৰ দাস। প্ৰযোজনা নীলু চক্ৰৱৰ্তী। এয়া শুনক বাঘ চিকাৰৰ গীত।
1: মধ্যযুগীয় বুৰঞ্জীত বৰ্তমান ডিমৰিয়াৰ বৃহৎ অঞ্চলটি ডিমৰুৱা নামেৰে পৰিচিত আছিল। ই এখন কাৰ্বি ৰজাই ৰাজত্ব কৰা দাঁতিকাষৰীয়া সৰু ৰাজ্য। ৰাজ্যৰ সন্ধানত অহা ৰজাজনে ধৌমৰা বা ডুমৰা পাহাৰত ডিমৰু গছৰ তলত ডিমৰু গছৰ গুটি খাই ৰাতি খপিবলগীয়া হোৱা কাৰণে ঠাইখণ্ডৰ নাম ডিমৰুৱা হ'ল বুলি ইয়াৰ জনশ্ৰুতি এটিয়ে ক'ব বিচাৰে। আনহাতে আৰিমত্তৰ পুত্ৰ মৃগাংকী ডিমৰুৱা ৰজাসকলৰ আদিপুৰুষ আছিল বুলি ইয়াৰ লেখক গৱেষকসকলে ক'ব বিচাৰে। ডিমৰিয়াৰ লোক সংস্কৃতি অসমৰ লোক সংস্কৃতিৰ মাজত থাকিয়েই নিজস্ব সত্তাৰে জাকত জিলিকা। ই কলঙৰ দৰে গভীৰ আৰু ডিমৰিয়াৰ ধৌমৰা বা ডুমৰা পাহাৰৰ দৰে বিশাল আৰু ধীৰ স্থিৰ। ডিমৰিয়া যিহেতু আজিও জনজাতি লোকেৰে পৰিবেষ্টিত অঞ্চল, সেয়েহে আজিও ইয়াৰ লোক সংস্কৃতিত জনজাতীয় প্ৰভাৱেই বেছি বুলি ক'ব পৰা যায়। অৰ্থাৎ ইয়াৰ সংস্কৃতি মূলতঃ জনজাতীয় সংস্কৃতিৰ ভেটিত স্থাপিত সংস্কৃতি। সেই হলেও ভাষাৰ অস্থিৰতাই, সংস্কৃতিৰ অস্থিৰতাই ডিমৰিয়াক কাহানিও চুই যোৱা নাই। ইয়াৰ বাৰেবৰণীয়া সংস্কৃতিক মাউখে উটি ৰক্ষা কৰাৰ উদাহৰণ অনেক অলেখ। উপভাষাৰে ডিমৰিয়াৰ ভাষাৰ ভঁৰাল খুন খাই আছে, যিবোৰ আমি ডিমৰিয়াৰ বিভিন্ন জনগোষ্ঠীৰ মুখত গীতৰ মাজেৰে, সুৰৰ মাজেৰে প্ৰকাশিত হোৱা দেখিবলৈ পাওঁ। কেতিয়াবা মাঘৰ উৰুকাৰ দিনাখন জালিখৰা, বমানী, পাৰশালি বিলৰ পাৰত লালিনাং বা কেঁচা বিহু গীতবোৰৰ মাজেৰে, আৰু কেতিয়াবা ৰেডকিনং আলুন দুমাহী কিনান, ছগ্ৰা মিচুৱা আদি অনুষ্ঠানৰ গীত মাতৰ জৰিয়তে। ঠিক তেনেকৈ চিকাৰ সম্বন্ধীয় ভালেমান অনুষ্ঠান বা তাৰ লগত জড়িত ভালেমান গীত মাতেও ডিমৰিয়াৰ সংস্কৃতিৰ পৰম্পৰাক ভালেখিনি জীপাল কৰি ৰাখিছে বুলি আমি স্বীকাৰ কৰিবই লাগিব। আহক আমি এইখিনিতে লগ পাওঁ লোহিত চন্দ্ৰ ৰাহাঙক। শ্ৰী ৰাহাঙে আমাক চিকাৰৰ প্ৰস্তুতি সম্পৰ্কত এনেদৰে কয়।
2: আচলতে আমাৰ এই ডিমৰিয়া অঞ্চলৰ মানুহখিনি, বিশেষকৈ যিহেতু কাৰ্বি মানুহে প্ৰধান বা ট্ৰাইবেল মানুহে, আৰু ইয়াৰ লগতে যোগ দিছে আপোনাৰ জংঘল অৰ্থাৎ হাবিয়নী, তাতে অত্যন্ত বাঘৰ উৎপাতৰ কাৰণে কিছুমান নিয়ম নীতিৰ মাজত চলিব পৰাকৈ প্ৰথমৰ পৰাই মানুহখিনি অৰ্থাৎ ডিমৰিয়া বাসীয়ে বাঘ চিকাৰ, অন্যান্য চিকাৰ কৰি আহিছে। সেইখিনি চিকাৰ কৰাৰ আগতে আমাৰ জনজাতীয় বা কাৰ্বি মানুহখিনি চিকাৰলৈ যোৱাৰ আগত বনদেৱতাক প্ৰথমতে আৰাধনা কৰি লৈ বিশ্বাসত লৈ যে ডাঙৰীয়াক সেই প্ৰাৰ্থনা বা সন্তুষ্ট কৰি ল'ব পাৰিলেই চিকাৰ অমংগল নহয় বা সহজতে বস্তুটো পোৱা যায়।
3: তেনেধৰণৰ মন্ত্ৰ আপুনি অকণমান গাই শুনাব নেকি?
2: এই নাং পে আং লং প আং লং মনন হালিকে, এই নাম তুং ফুৰিয়ে পুদ নামজাং ফুৰিয়ে পুদ মনবাদী আনুক পাটেৰে পদ আনুক পাটাৰ আং পদ বাঙাচুৰকাং চেক পদ বাঙাচে কংকাং চেক পদ আমপানী পাৰা লামপানী পাৰা বলে বানে খুৰে বানে পট পাচিনী হং পটন পাচিনী হং ৰং চিকুৰি হং লাগে ৰাহি চিকুৰি হং লাগে লপেং পেনে ললন পেনে মান নাংচিপি হং লাগে হতগাৰ নাংচিপি হং লাগে ইংহা বৰ ইংহা এ নাং পে আং লং প আং লং পে মাহাৰ প মাহাৰ ডেকা জঙৰা বুঢ়া জঙৰা লা বৰ পি লাগে লা এ পি লাগে হে হে হে হে হেম হে হে হেম হে হে হেম।
1: চিকাৰ কৰাটো এটা সময়ত মানৱ সমাজত তেনেই অপৰিহাৰ্য আছিল। আজিও জনজাতীয় লোকসকলৰ মাজত জাল পাতি চিকাৰ কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। বিশেষকৈ কাৰ্বিসকলৰ মাজত বহাগ বিহুৰ তৃতীয় দিনাখন পহু বা গাহৰি চিকাৰলৈ যোৱাৰ পৰম্পৰা আজিও বৰ্তমান। তিনি বিহুৰ বাহিৰে আন আন দিনতো ৰাইজে পহু চিকাৰলৈ যায়। বছৰৰ প্ৰথম বৰষুণ পৰাৰ পিছত দুজন বা চাৰিজন লোকে পাহাৰলৈ চং চান্দিবলৈ যায়। ইয়াক ডিমৰিয়াত পঞ্জাল চোৱা বা খোজৰ চিন চোৱা বোলা হয়। যদি পাহাৰত পহু বা গাহৰিৰ পঞ্জাল বা খোজ পায়, তেতিয়াহ'লে পিছদিনা ৰাইজে গৈ সেই চঙত জাল পাতি পহু ডকায়। মন কৰিবলগীয়া কথা যে প্ৰথম জাল চিকাৰলৈ যোৱাৰ দিনাখন বাঘ দেৱতা দেহাল দিওঁ বা চংবাউলীৰ নামত মদ ভাত আগবঢ়োৱাৰ লগতে ৰঙা কুকুৰা দুটাও আগবঢ়ায়। কাৰ্বিত ইয়াক লেচা কিলল বোলে। আমাৰ লগতে ইয়া খেত্ৰীৰ খালৈবাৰী নিবাসী কনক চন্দ্ৰ দাস। বাঘ চিকাৰৰ ঐতিহ্যৰ সন্দৰ্ভত শ্ৰী দাসে আমাক কয়,
4: আমাৰ ইয়াৰ বাঘৰ সংখ্যা বেছি আছিল। বাঘৰ সংখ্যা বেছি থকাৰ গুণে তেওঁলোকেতো বাঘবিলাকেতো খাব লাগিব, সেইকাৰণে বাঘবিলাকে আমাৰ গাঁৱৰ পৰা ছাগলী গৰু এইবিলাক মাৰি পাহাৰতে পালে খায়, কেতিয়াবা গোহালিৰ পৰাও লৈ যায়। আনকি দুই এজন মানুহকো খোৱা আমাৰ ইয়াত প্ৰবাদ আছে। এই ঘৰ ছালত উঠি মুঠা ফালি পেলাই বাঘ সোমাই ভিতৰত মানুহ খোৱাও আমাৰ ইয়াত প্ৰবাদ আছে। গতিকে সিহঁতে যেতিয়া আমাক অন্যায় কৰিব বিচাৰে বা কৰে, সিহঁতক খেলি পঠিয়াব হত্যা কৰাটো বাঞ্ছনীয় হৈ পৰে। সেইকাৰণে বাঘ চিকাৰ কৰাও কেইবাটাও পদ্ধতিৰে বধ কৰা হৈছিলে বাঘক। প্ৰথমতে হ'ল জাল জৰি নি পেলাই 40-50 মানুহৰ জাল এনেকৈ ঠায়ে ঠায়ে পাতে, তিনিখন জাল লগ লগে পেলাই একেলগে পাতে, এফাকি জাল বোলে। তিনিখন জাল য'ত একেলগে পাতে তাক এফাকি জাল বুলি কয়। সেই এফাকি এফাকি কৰি এটা দখল অৰণ্যত য'ত নেকি বাঘটো আছে গম পোৱা যায়। বাঘটো খোজ চাই পেলাই আমাৰ ৰাইজে এনেকৈ বৰষুণ দিলে বেছি হ'লে খোজ চোৱা,
3: মানে পজাল চোৱা বুলি যিটো কয়,
4: পজাল চাই পেলাই গোটেই ঘূৰি চাব হাবি টুকুৰা যে বাঘ ওলাই যোৱা নাই, ওলাই যোৱা নাই, সেই মানে সোমোৱাহে আছে, ওলাই যোৱা চিন নাই। তেতিয়াহ'লে এই হাবি টুকুৰাতে আছে। তেতিয়া জাল জুৰি সকলোফালে দি পেলাই ঢাকনি সোমোৱা যায়, এটা এটা ঢাকনি 10-12 থাকে আৰু প্ৰত্যেকৰ হাতত যাঠি থাকে আৰু ঢোল আৰু তাল লওঁ আমি। আমি বাঘ ডকাওঁতে ঢোল তাল, যেতিয়া বাঘ খামত পৰি থাকে নুঠে, হৌ হৌ কৰিলে সি মানে হ কৰি পেলাই নাযায়, যেতিয়া ঢোল তাল টানকৈ বজাই দিয়া যায় তেতিয়া খামৰ পৰা উঠি পেলাই বাঘটো যায়গৈ। তেতিয়া ঢাকনিবিলাকে প্ৰথম 6-7 ঢাকনিৰ মানুহে প্ৰথমতে যাঠি পাতি যাব আগত, তাৰপিছত মানুহবিলাক ঢোল তাল লৈ পেলাই সুকিয়াই যাব। আৰু তেনেকৈ খেদি নি পেলাই জালত পৰিলে জালুৱে হানে। জালুৱেবিলাকে 2-3 যাঠি লাগে, প্ৰথম পাত যাঠি যেতিয়া মাৰি দিব জালত পৰোঁতে হাতো, সেই তেতিয়া বাঘটোৱে কামুৰিব যাঠিব, সেই দ্বিতীয় পাতেৰে হানিব পাৰে। ঠিক সেই পদ্ধতিৰে এক প্ৰকাৰে মাৰে। দ্বিতীয়টো হ'ল ছাগলী বা গৰু যেতিয়া নিলে, সেই গৰু বা ছাগলীটো এটা জালৰে গঁৰাল দি পেলাই সেই মৰাহটো ভিতৰত থয় আৰু ঠিক চিটিকা পাতি পেলাই দুৱাৰখন ৰাখে,
3: মানে পিছদিনা ৰাতিপুৱা সেইটো বিচাৰে ধৰণে কৰে।
4: হেৰি কৰে এই জালৰ গঁৰাল এটা ধৰ 12 ফুটমান বহলৰ আৰু এটা ৰাউণ্ড কৰি পেলাই জাল গঁৰাল দিয়ে আৰু তাৰ যিটো দুৱাৰ ৰাখে জালৰ জাল গঁৰালটো, সেই দুৱাৰখন এটা কৃত্ৰিম পদ্ধতিৰে মানে চিটিকা পাতি থয়। এই বাঘটো সোমাই যাওঁতে সেই পৰি থকা খেৰ খোৰ কিবা থাকে নহয়, তাত খচ দিলে সেই চিটিকাটোৱে কেটছ কৰি হেৰি মানে এই দৰ্জাখন পৰে, বাঘ বন্ধ হয়, তেতিয়া বাঘটোক বধ কৰা হয়। শেষৰ নিয়মমতে গছত উঠি চিকাৰী থাকে এই বাঘটো, গছৰ যিটো এই যিটো মৰাহ, সেই মৰাহটো গছৰ গুৰিত বান্ধি থ'লে বা অলপ গছডালত অলপ আঁতৰত থ'লে, আঁতৰত থৈ পেলাই সেই চিকাৰীজন তেতিয়া বন্দুক ব্যৱহাৰ কৰে নতুবা যাঠিৰেও হলঙীয়া হানে।

বাঘ মৰাৰ পিছত এটা ডাঙৰ উৎসৱ কাৰ্বিসকলে পাতিব লগাত পৰে। তাক টিকে কিকাং উৎসৱ বোলা হয়। মৰা বাঘটো কাৰ্বি ডেকাচাং তাৰাঙলৈ আনি মূৰটো সম্পূৰ্ণকৈ ৰাখি গাৰ বাকী অংশৰ ছাল চেলাই তাক শুকুওৱা হয়। ছালখন শুকাই উঠাৰ পিছত ৰাইজে মেল

টিকেকিকান আলোনসমূহৰ উল্লেখনীয় দিশ এটি হ'ল টিকেকিকান উৎসৱৰ বাহিৰে আন সময়ত এইবোৰ গীত গোৱাটো নিষিদ্ধ। গালে গাঁওতাজনৰ গোহালিৰ গৰু বাঘে খাই বুলি বিশ্বাস কৰে। কেতিয়াবা কাচিত গাবলগীয়া হলেও ওজাজনে বাঘ দেৱতাৰ নামত এচুঙা মদ আগবঢ়াইহে গায়। বাঘ মাৰি বাঘৰ ছাল চেলাই টিকেকিকান উৎসৱ পাতিব পৰাটো এখন কাৰ্বি গাঁৱৰ বাবে বৰ গৌৰৱৰ কথা। এবাৰ বাঘ মাৰি বাঘৰ ছাল চেলাব নাপাই মাৰৱে ৱাথেং আৰু কংকাত ৱাথেঙৰ মাজত ডাঙৰ ৰণ এখনেই লাগিছিল, যাৰ ফলত কংকাত ৱাথেং ডিমৰিয়াৰ ভূঞামলৈ পলাই আহিবলগীয়া হোৱাৰ কথা কাৰ্বি ৰেটকিনং আলোন বা জুমতলিৰ গীতত আজিও শুনিবলৈ পোৱা যায়। আজিও চিমে কিটাং বিতলি বা শপত খোৱা বিতলি আৰু চিমে কিটাং কিপাকৰ আৰলুঙোৱা শপত খোৱা শিলে তাৰেই কাহিনীকে বহন কৰি আহিছে। গীতত পাওঁ

0: ঠেপ ঠেপ ঠেপ ঢুলীয়া নামৰ বাঘ ডকুৱা বা বাঘ খেদা গীতটি। ইয়াৰ আনুষ্ঠানিকতাখিনি টিকে কিকান আলোনৰ দৰে নহয় যদিও গীত গোৱাৰ বাধ্য বাধকতাখিনি কিন্তু একেধৰণৰে কঠোৰ। এই গীতটিও কোনো এজনেই সম্পূৰ্ণকৈ গাব নিবিচাৰে। ইয়াতো সেই একেটাই কাৰণ, গাওঁতাজনৰ গোহালিৰ গৰু বাঘে খায়। গালেও কাণত চূণৰ ফুট বা ডিঙিত কলচুচুনি পিন্ধি লয়। বৰ্ণনা প্ৰধান গীতটিত ডিমৰীয়াৰ উপভাষাৰ প্ৰয়োগ তেনেই প্ৰকট। ইয়াত গোভাৰজাৰ গৰু ডিমৰীয়াত চৰিবলৈ আহোঁতে বাঘে খোৱাৰ পিছত গোভাৰজাই ঢোলে ডগৰে আহি বাঘ মৰাৰ কথা, হাৰিৰজাই এমুজোৰা মদ পাই মৰা বাঘৰ ছাল চেলোৱাৰ কথা উল্লেখ আছে। গীতত পাওঁ,
1: ধুলিয়াই ঢোলত দিলাম বাৰী গোভাৰজা।

ইয়াৰ উপৰিও ডিমৰিয়া অঞ্চলত মন্ত্ৰৰ দ্বাৰা বনৰ বাঘকো জালত আবদ্ধ কৰি ৰাখি বধ কৰাৰ কাহিনী আজিও বয়সীয়াল লোকসকলৰ মুখত সাধুকথাৰ নিচিনাকৈ ৰসাল ৰূপত শুনিবলৈ পোৱা যায়। এই মন্ত্ৰক বাঘ বন্ধা মন্ত্ৰ বোলে। এটা সময়ত প্ৰখ্যাত বেজ প্ৰয়াত মাধগাঁওবুঢ়াই তামুলী ডভাৰ পাৰত মন্ত্ৰৰ বলেৰে বৰবাঘ এটা জালত আবদ্ধ কৰি ৰাখি ডিমৰিয়াবাসীৰ পৰা শ্ৰদ্ধা আদায় কৰিছিল। বাঘটো জালৰ ঘেৰৰ মাজত ভালেদিন লঘোণে ৰখা হয়, তাৰ ফলত বাঘটো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। তেতিয়া ৰাইজে বাঘ থকা চংটোত কাঠৰ ধাম এডাল ৰছী লগাই এফালৰ পৰা টানি নিয়ে, তাক ঢেঁকী ফুৰুৱা বা ঢেঁকী টনা বোলে। ঢেঁকী টানোতে ঢেঁকীটোৱে বাঘৰ গাত খুন্দা মাৰে আৰু সেই খুন্দাত বাঘটো দুগুণ আঘাতপ্ৰাপ্ত হয়।

এটা সময়ত এই দুৰ্বলতাৰ সুযোগ লৈ ৰাইজে বাঘটোক যাঠি জোঙেৰে হানি খুচি বধ কৰে। উল্লেখযোগ্য যে মন্ত্ৰেৰে বাঘটো বন্ধা দিনাখনৰ পৰা বাঘ মৰা দিনালৈ বেৰজনে লঘোণে থাকি নিয়ম নীতি মানিবলগীয়া হয়। বাঘটো মৰাৰ পিছত বেৰজনে বাঘটোৰ দহা কৰম খেদাব লাগে। বেজৰ মুখত বাঘ বন্ধা মায়ঙীয়া মন্ত্ৰ এটি হ'ল গতিশীলতাৰ বুকুচাত উঠি সময়ে বাঘৰ সলালে। আজিৰ দিনত পহু বা বাঘ মৰাটো দায়জগৰৰ কথা হৈ পৰিল। প্ৰথম দিনাখন পহু জালত পৰিলে দ্বিতীয় দিনাখনো চিকাৰলৈ যাবলগীয়া হোৱাটো বা বাঘ মাৰি মৰা বাঘৰ চাল চেলাই টিকে কিকান পাতিব পৰাটো আজি আৰু গৌৰৱৰ কথা হৈ নাথাকিল। তেনে এটি সময় সাপেক্ষ বাস্তৱতাক মানি লোৱাৰ কাৰণেই হয়তো আজি চিকাৰ সম্বন্ধীয় অনুষ্ঠান বা সেই অনুষ্ঠানত পৰিৱেশিত গীত মাতৰ ধাৰাবাহিকতা ভালেখিনি কমি আহিছে। সেয়েহে এই মুহূৰ্তত পহু বাঘ জাল আদিক চিকাৰৰ প্ৰতীক হিচাপে কল্পনা কৰি হলেও অঞ্চলটিৰ গৌৰৱ বহন কৰি অহা লোককৃষ্টি এটিক সমাজ চোতালত পৰিৱেশন কৰি জীয়াই ৰখাৰ দায়িত্ব গঞা ৰাইজৰ লগতে সমাজ সচেতন সংস্কৃতিবান লোকসকলৰ ওপৰতো আহি পৰিছে। তেনে এটি বিনম্ৰ প্ৰচেষ্টাৰে আগবাঢ়িব পাৰিলেহে লুপ্তপ্ৰায় ডিমৰীয়াৰ লোককৃষ্টি এটিক অসমৰ লোক সংস্কৃতিৰ বৰ গামোচাখনত জিলিকাই ৰাখিবলৈ সক্ষম হ'ব পৰা যাব নিশ্চয়।

ইমান পৰে আলেখ্যৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে বাঘ চিকাৰৰ গীত। ৰচনা আছিল মুৰলীধৰ দাসৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা